ডিউটিৰ ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু তিলক চন্দ্ৰ দাস, আৰু ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া। এতিয়া আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাসকলে প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ শংকৰদেৱ বিৰচিত বৰগীত, ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত, হীৰকজ্যোতি শৰ্মা আৰু সংগীতবৃন্দৰ কণ্ঠৰ টোকাৰী গীত আৰু বুলুমণি ডেকা আৰু সংগীসকলে পৰিৱেশন কৰা চিয়া গীত শুনিলে।

0: been sought or granted for any protest march and procession in the New Delhi district in view of Parliament session beginning today. Madhya Pradesh Cabinet has approved the Uniform Civil Code UCC Bill during a special meeting held at Jagdishpur, a historic town near Bhopal. Addressing a press conference, Chief Minister Mohan Yadav said that the UCC will provide equal opportunities and rights to all communities, and this law is a major step in that direction. He said the UCC Bill does not violate the fundamental rights of the citizens. The bill will now be tabled in the monsoon session of the State Assembly beginning today. Under the key provisions of UCC, more than one marriage will not be valid in the state. Divorce will have to follow a legal process. Women and men will get equal inheritance rights. Registration of live-in relationships will be mandatory within 1 month. Spain beat defending champions Argentina 1-0 in extra time to become FIFA World Cup 2026 champions. Spain substitute Ferran Torres scored in the 106th minute to give his team a 1-0 win over Argentina in the final at New York, New Jersey Stadium last night. After a tense and fiercely contested 90 minutes ended goalless, Torres finally broke the deadlock in the 106th minute. The victory secured Spain's second men's FIFA World Cup title and their first since lifting the trophy in 2010. With its victory, Spain became the first nation to simultaneously hold the World Cup crowns in both men's and women's soccer. The championship dethroned Argentina, which was trying to become the first repeat champion since Brazil in 1962. In men's cricket, England beat India by 27 runs in the third ODI and sealed a 2-1 series win at Lord's in London last night. England set a target of 388 runs for India. Chasing the target, visitors could score 360 runs for 7 in 50 overs. Opting to bat first, England scored 387 runs for the loss of 3 wickets in the allotted 50 overs. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান পৰিস্থিতি। পুৱা 6:15 শান্তনু গোস্বামীৰ কণ্ঠত ভজন, 6:20 নন্দিতা মহন্তৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। ৭:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত হাছিনা হাজৰিকা, অৰুণ কলিতা, ৰিজুৱানা চুলতানা আহমেদ, উৎপল তালুকদাৰ আৰু ৰুণুমি ফুকনৰ কণ্ঠগীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, সংগীত মাধুৰী, গীতমালা, ৱতন কে তৰানে আৰু চয়নিকা। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। সন্ধিয়া 6:10 ইপ্সিতা দত্তৰ কথিকা ৰূপান্তৰৰ সপোন দেখা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সন্ধিয়া 7:20 যুৱ সাহিত্য অনুষ্ঠানত হৃষিতা দত্তৰ গল্প জ্যোতিকা চক্ৰৱৰ্তীৰ কবিতা আঁত ধৰিব ভাৰ্গৱ কলিতাই। ৭:50 যুৱ আবৃত্তিৰ অনুষ্ঠান, লগতে আছে বৃন্দগান আৰু 8:05 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত আছে উন্মিলন কলিতাৰ কণ্ঠৰ ক্ষমা কৰিব উন্মিলন কলিতাৰ বেহেলা বাদন। নিশা 9:30 খোখ খুহিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট। এইবাৰ এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 ৰবীন্দ্ৰ বৰা ৰচিত নাটক এজোপা গছৰ ছাঁত, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰ। পুৱা 9:20 আৰু নিশা 9:00 চিত্ৰগীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নৱনীতা হাজৰিকাৰ কণ্ঠত আধুনিক গীত। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা। এই আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহান আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 10:00 হাতে বাতে সুৰৰ আৱেগ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাং। দিনৰ 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 গীত আৰু গজল। অনুষ্ঠান পৰিচিতি ইমানেই।

ভজনৰ অনুষ্ঠানত শান্তনু গোস্বামীৰ কণ্ঠত এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়োৱা হৈছে নন্দিতা মহন্তৰ কণ্ঠৰ লোকগীত।

শ্ৰোতাসকলে নন্দিতা মহন্তৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত পুনতে এয়া হীৰ ৰাঞ্জা ছবিৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত।

শ্ৰোতাসকলে মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শুনো আহক ব্লেকমেইল ছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কিনাৰা ছবিত ভূপেন্দৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত গুলজাৰৰ কথাৰে এটি গীত।

0: মধুবন অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8।

সংগীত ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পশ্চিমবংগত বিশ্বৰ সৰ্ববৃহৎ দৈ উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। 58 সংখ্যক আন্তৰ্জাতিক ৰসায়ন বিজ্ঞান অলিম্পিয়াডত 4টা সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 দিন ধৰি চলিবলগীয়া অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাষ্ট্ৰসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বৰ্ষাকালীন অধিৱেশনত আলোচনাৰ বাবে উত্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে। 13 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। এইবিধে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি সংসদ ভৱন চৌহদত চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগানকে ধৰি 40টা ৰাজনৈতিক দলৰ 50গৰাকীৰো অধিক নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰী ৰিজিজুৱে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ তথা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গঠনমূলক আলোচনাত ভাগ লবলৈ সকলো ৰাজনৈতিক দলক আহ্বান জনায়।
2: कोई पार्टी या कोई मेंबर अपना जो भी बात रखना चाहता है पार्लियामेंट में पूरा रख सकते हैं। मैं विपक्ष के साथियों को कहना चाहता हूं कि पहले में भी पार्लियामेंट को चलाने में दिक्कत आई थी क्योंकि हंगामा बहुत ज्यादा हुआ था। लोग चाहते हैं कि पार्लियामेंट सुचारू रूप से चले, इसलिए मैं फिर से सब पार्टी के नेताओं को मैं अनुरोध करता हूं कि पार्लियामेंट अच्छी तरह से चले, इसमें सब लोग योगदान करें।
1: লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি লোকসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত অধ্যক্ষতা

0: কৰে। বৈঠকত চৰকাৰৰ প্ৰতিনিধি তথা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে বিধায়িনী কাম কাজ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে অধিৱেশনত উত্থাপন কৰিবলগীয়া প্ৰস্তাৱিত বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীবিৰলা সদনত গঠনমূলক আলোচনা, অৰ্থপূৰ্ণ অংশগ্ৰহণ তথা সৰ্বোচ্চ সংসদীয় পৰম্পৰা পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি কলকাতাত এটা অনুষ্ঠানত পশ্চিমবংগৰ শংকৰাইলত আমুল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া বিশ্বৰ সৰ্ববৃহৎ দৈ উৎপাদন কেন্দ্ৰৰ আভাসীয়ভাৱে আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ বিভিন্ন সমবায় সমিতিক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে ৰাজ্যখনৰ 9খন জিলাত মুঠ 1400 মেট্ৰিক টন ক্ষমতাৰ 14টা গুদামঘৰৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি তেওঁ দক্ষিণ চৌবিশ পৰগণা আৰু কোচবিহাৰত 100 মেট্ৰিক টন ক্ষমতাৰ 2টা গুদাম উদ্বোধন কৰাৰ উপৰি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনৰ এটা সমবায় পৰ্টেলৰো শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে কেব চালকসকলৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত কোঅপাৰেটিভ ভাৰত টেক্সি আঁচনি ৰূপায়ণৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। তদুপৰি সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি কলকাতাত পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰাৰ লগতে মিউজিয়াম অব ৱৰ্ল্ড উদ্বোধন আৰু শিলিগুৰিত নতুন ফৌজদাৰী আইন ৰূপায়ণ তথা সীমান্ত নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বৈঠকত উপস্থিত থকাৰ উপৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজহচক্ৰ আৰু 298খন গাঁৱৰ 57,199গৰাকী ব্যক্তি প্ৰভাৱিত হৈছে। এইবাৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14টা সাহায্য শিবিৰত কালি মাজনিশালৈ 440গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে তেওঁ সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনৰ বান পৰিস্থিতি তথা সাহায্য অভিযান নিৰীক্ষণৰ বাবে 4গৰাকী মন্ত্ৰীক নিৰ্দেশ দিছে। জনসাধাৰণৰ সুৰক্ষা আৰু সুস্বাস্থ্যক চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ নিজে এই জিলাকেইখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু চৰকাৰে জনসাধাৰণৰ জীৱন বচোৱাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 58সংখ্যক আন্তৰ্জাতিক ৰসায়ন বিজ্ঞান অলিম্পিয়াডত 4টা সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিযোগিতাত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। দলটোৰ মেধা, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি থকা অনুৰাগে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰা বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে লিথুৱানিয়াৰ ভিলনিয়াছত অনুষ্ঠিত 37সংখ্যক আন্তৰ্জাতিক জীৱবিজ্ঞান অলিম্পিয়াডত এটা সোণৰ পদকসহ মুঠ 4টা পদক জয় কৰা ভাৰতীয় দলটোৰ সদস্যসকলকো অভিনন্দন জনায়। ভাৰতীয় দলটোৱে মলিকুলাৰ বায়লজী, বায়কেমেষ্ট্ৰী, এনিমেল ফিজিঅলজী, এনিমেল মৰ্ফলজী এণ্ড ছিষ্টেমেটিক্স আৰু প্লাণ্ট কম্পিটিশ্যনেল বায়লজীৰ দৰে বিষয়ত ব্যতিক্ৰমী গানৰ পৰিচয় দিয়া বুলি তেওঁ উল্লেখ কৰে। এই সফলতাই নতুন প্ৰজন্মক বিজ্ঞান অধ্যয়নৰ দিশত অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত অতি প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ইয়াৰ উপৰি অহা দুদিনত দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পঞ্জাব, বিহাৰ, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা আৰু উত্তৰ পূব ভাৰতৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে আজি কৰ্ণাটক, ৰায়লসীমা, তেলেংগানা, ৰাজস্থান, বিদৰ্ভ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত ধুমুহাৰ সৈতে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে আগতীয়া সতৰ্কবাণী প্ৰকাশ কৰিছে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'লটো দিয়ে। দুয়োটো দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গোলশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গলটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। এপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হৈছে। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰ অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনা 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল। লৰ্ডছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক 27 ৰানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলা হস্তগত কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 3 উইকেটৰ বিনিময়ত 387 ৰান কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 360 ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰোহিত শৰ্মাই সৰ্বাধিক 138 ৰান কৰাৰ লগতে শুভমান গিলে 77 আৰু বিৰাট কোহলিয়ে 74 ৰান কৰে যদিও দলটোক জয়ী কৰাত ব্যৰ্থ হয়। জেকব বেথলক প্লেয়াৰ অব দ্য মেচ আৰু জো ৰুটক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। সময়ৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 দিন ধৰি চলিবলগীয়া অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পশ্চিমবংগত বিশ্বৰ সৰ্ববৃহৎ দৈ উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। 58 সংখ্যক আন্তৰ্জাতিক ৰসায়ন বিজ্ঞান অলিম্পিয়াডত 4টা সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু স্পেইনে যোৱাবাৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া আশা শৰ্মা কটকীৰ কণ্ঠৰেটি গীত। গীতৰ কথা ডক্টৰ লক্ষ্য হীৰা দাসৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শুনোৱা হওক দিগন্ত গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শিল্পীৰ নিজা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড ৱান ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,200।

38। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমত ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজহচক্ৰ আৰু 298খন গাঁৱৰ 57,199 লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14টা সাহায্য শিবিৰত কালি মাজনিশালৈ 440জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক প্ৰয়োজনীয় সহায়ৰ বাবে 03772-223397 আৰু 84718-643555 নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা জিলা আয়ুক্তই সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধোদৰালিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে 600-26-70501 এই হেল্পলাইন নম্বৰটো মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ তথা সাহায্য অভিযান ত্বৰান্বিত কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বান পৰিস্থিতি তথা সাহায্য অভিযান নিৰীক্ষণৰ বাবে 4গৰাকী মন্ত্ৰীক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাছা ভৱনকে ধৰি 7টা উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। দিল্লীৰ দ্বাৰকাত নতুন প্ৰকল্পক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰতেই দিল্লীস্থিত অসমীয়াসকলৰ বাবে বিবাহৰ স্থান, নামঘৰৰ সৈতে কমেও 100টা কোঠাযুক্ত প্ৰকল্প আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল অসমতেই আন্তঃগাঁথনি নিৰ্মাণ সীমাবদ্ধ ৰখা নাই, বৰং ৰাজ্যবাসীৰ সুবিধা হোৱাকৈ অন্য ৰাজ্যতো আটকধুনীয়া অসম ভ্ৰমণ নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিন ভিন প্ৰান্ত ভ্ৰমণ কৰা ৰাজ্যৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কেইবাটাও অসম ভৱন নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কলকাতাতো পুৰণি অসম ভৱনৰ ঠাইত এটা বৃহৎ ভৱন নিৰ্মাণৰ কাম চলি থকা বুলি তেওঁ সদৰি কৰে।
1: এই বছৰত আমাৰ বাংগালোৰত অসম ভৱন মুকলি কৰিম, দিল্লীত আমি অসম ভৱনটো মুকলি কৰিম। এতিয়া আমাৰ ডাঙৰ প্ৰজেক্ট চলি আছে কলিকতাত। কলিকতাৰ পুৰণা আছাম হাউচটো ভাঙি আমি বহুত ডাঙৰ এটা অসম হাউচ তাতে বনাই আছো। ৰাছেল ষ্ট্ৰীটত যিটো আমাৰ পুৰণা আছিল সেইটো আমাৰ ধুমধাম নিৰ্মাণ চলি আছে। আমি 6 ফ্লৰ গৈ পাইছো, তাতে 100জন মানুহ থাকিব পাৰিব। সেই 100জন মানুহৰ হৈ গলে তেতিয়া আমি চল্ট লেকৰটোত নতুন ব্যৱস্থা কৰিব লাগিব। এইটোৰ ওপৰত ইনকোৱাৰীও হৈ আছে। মাদ্ৰাজৰটো এই গোটেইকেইটা পুৰণা নিৰ্মাণ আছিল আমাৰ চৰকাৰতকৈ আগত, তাতো এটা সময়ত ডাঙৰ ৰিপেয়াৰিং লাগিব।
0: মৰিগাঁৱত কালিৰে পৰা পিলিক চৌধুৰী সোঁৱৰণি 15 বছৰ অনুৰ্ধ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ 35খন জিলাৰ ভিতৰত 29খন জিলাই অংশগ্ৰহণ কৰিছে। বয়স জালিয়াতিৰ বাবে 6খন জিলাক অযোগ্য ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতা 21 জুলাইত সামৰণি পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত নতুন অসম বিধানসভা ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত জটিল বান পৰিস্থিতি, নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত 9 লোকৰ মৃত্যু, সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ, নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাছা ভৱনকে ধৰি 7 উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22 ৰাজহ চক্ৰ আৰু 298 গাঁৱৰ 57,199 লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5 বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14 সাহায্য শিবিৰত কালি মাজনিশালৈ 440 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। জনসাধাৰণক প্ৰয়োজনীয় সহায়ৰ বাবে 03772-223397 আৰু 8471864355 নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা জিলা আয়ুক্তই সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধুদৰ আলিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে 600-26705-01 হেল্পলাইন নম্বৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰাৰ বাবে মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। লখিমপুৰ জিলাতো বাঢ়নী পানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই নাৰায়ণপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়।
2: আমাৰ মথাউৰি যি আমি নিৰ্মাণ কৰি আছো, মথাউৰি আপোনালোকে দেখিছে, মথাউৰি উন্নত মানদণ্ডৰ আৰু অত্যন্ত শক্তিশালী আৰু অত্যন্ত আধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। এই কথাটো মই বিধানসভাতো আমাৰ বিভাগীয় মন্ত্ৰীক জনাইছো। কিন্তু আচল প্ৰত্যাহ্বানটো মথাউৰিৰ সন্মুখত আহিছে। আপোনালোক যে ৰৈ আছে তাত চালে দেখিব যে নদীৰ বুকুখন পথাৰৰ বুকুতকে ওখ, আৰু যেতিয়া নদীত ঢল আহিব এইখিনিতে আপুনি যদি চাই দেখিব যে নদীখন ঠেক হৈ গৈছে। য'ত আমি ৰৈ আছো তাতে আটাইতকৈ বেছি সম্ভাৱনা আছে প্ৰচণ্ড ঢল যেতিয়া আহিব, তেতিয়া এই মথাউৰিবিলাক যিমান শক্তিশালীকে আমি নবনাওঁ কিয় ইয়াৰ প্ৰতি এটা ভাবুকি সৃষ্টি হয়। যিহেতুকে আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এই সমস্যাটোৰ পৰা সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিম বুলি কৈছে, সেইকাৰণে আমি বিভাগীয় বিষয়াসকলক কৈছো যে এনেকুৱা এটা এষ্টিমেট বনাওক যাতে আমি নদীখনৰ বুকুখন খান্দি পেলাই পথাৰতকৈ দ কৰি দিব পাৰোঁ।
1: যোৱা দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ বোকাজান, মহকুমাৰ দলামৰা আৰু মালাচী এলেকাৰ 3 গাঁও বানত বুৰ গৈছে। আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ মাজেৰে বৈ যোৱা দৈক্ৰুং, কলিয়নী আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বানৰ কবলত পৰিব পৰা সম্ভাৱ্য গাঁওসমূহৰ তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে। বান সম্পৰ্কীয় যিকোনো তথ্য জনোৱাৰ বাবে জনসাধাৰণক 93952-48185 হেল্পলাইন নম্বৰ ফোন কৰিবলৈ আহান জনোৱা হৈছে। জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত জিলাখনৰ মুখ্য সদৰ ডিফুকে ধৰি বিভিন্ন ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈছে। ইপিনে ধুবুৰী জিলাতো গংগাধৰ গদাধৰ সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে কেইবাটাও অঞ্চল বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে। নাগালেণ্ডত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত বহু ধন জন হানি হৈছে। মন জিলাত বান আৰু ভূমিস্খলনত 9 লোকৰ মৃত্যু হোৱাৰ উপৰি বহু বাসগৃহ ধবংস হয়। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া জনী ৰুৱাংমে আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে 3 মহিলা আৰু 1 পুৰুষকে ধৰি 4 মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন 5 মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। নাগিনীমৰা অঞ্চলত ধবংসস্তূপৰ মাজত আবদ্ধ হৈ পৰা 4 লোকক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মন জিলাৰ 10 অঞ্চলত ভূমিস্খলনৰ ফলত গৃহ, পথ আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। বহু অঞ্চল বানত বুৰ যোৱাৰ লগতে মূল পথসমূহ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই বান আৰু ভূমিস্খলনত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযান অবিৰতভাৱে চলাই আছে। তেওঁ লগতে নিহতসকলৰ নিকটাম্মীয়লৈ 4,00,000 আৰু আহতসকললৈ 74,000 এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ওখা আৰু মুকচুং জিলাতো ভূমিস্খলন বাতৰি পোৱা গৈছে। চুমকি ডিমা জিলাত নৈ পাৰ হবলৈ চেষ্টা কৰাৰ সময়ত কালি 57 লোকক পানীয়ে উটুৱাই লৈ যায়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনৰ সকলো জিলাতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 ধৰি চলিবলগীয়া এই অধিৱেশনত 19 বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বৰ্ষাকালীন অধিৱেশনত আলোচনাৰ বাবে উত্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে। 13 সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। ইপিনে অধিৱেশনৰ পূৰ্বে কালি সংসদ ভৱন চৌহদত চৰকাৰৰ আহান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত 40 ৰাজনৈতিক দলৰ 50 অধিক নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গঠনমূলক আলোচনাত ভাগ লবলৈ সকলো ৰাজনৈতিক দলক আহান জনায়। দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি 7 উৎসৰ্গিত ভৱন নিৰ্মাণ অৱস্থাত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। দিল্লী দ্বাৰকাত নতুন প্ৰকল্প ক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰতে দিল্লীস্থিত অসমীয়াসকলৰ বাবে বিবাহৰ স্থান, নামঘৰৰ সৈতে কমেও 100 কোঠাযুক্ত প্ৰকল্প আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল অসমতে আন্তঃগাঁথনি নিৰ্মাণ সীমাবদ্ধ ৰখা নাই, বৰং ৰাজ্যবাসীৰ সুবিধা হোৱাকৈ অন্য ৰাজ্যতো আটকধুনীয়া অসম ভ্ৰমণ নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিন ভিন প্ৰান্ত ভ্ৰমণ কৰা ৰাজ্যৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কেইবাটাও অসম ভ্ৰমণ নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কলকাতাতো পুৰণি অসম ভৱনৰ ঠাইত এটা বৃহৎ ভৱন নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ কয়।
3: এই বছৰত আমাৰ বাংগালোৰত অসম ভৱন মুকলি কৰিম, দিল্লীত আমি অসম ভৱনটো মুকলি কৰিম। এতিয়া আমাৰ ডাঙৰ প্ৰজেক্ট চলি আছে কলিকতাত। কলিকতাৰ পুৰণা আছাম হাউচটো ভাঙি আমি বহুত ডাঙৰ এটা অসম হাউচ তাতে বনাই আছো। ৰাছেল ষ্ট্ৰীটত যিটো আমাৰ পুৰণা আছিল সেইটো আমাৰ ধুমধাম নিৰ্মাণ চলি আছে। আমি 6 গৈ পাইছো, তাতে 100 মানুহ থাকিব পাৰিব। সেই 100 মানুহৰ হৈ গলে তেতিয়া আমি চল্ট লেকৰটোত নতুন ব্যৱস্থা কৰিব লাগিব। এইটোৰ ওপৰত ইনকোৱাৰীও হৈ আছে। মাদ্ৰাজৰটো এই গোটেইকেইটা পুৰণা নিৰ্মাণ আছিল আমাৰ চৰকাৰতকৈ আগত, তাতো এটা সময়ত ডাঙৰ ৰিপেয়াৰিং লাগিব।
1: মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভস্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ প্ৰতি আহান জনাইছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক এক শৰণ নামধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনৰ পবিত্ৰ ভস্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে বুলিও তেওঁ কয়। সত্ৰাধিকাৰগৰাকীয়ে কয় যে ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব সম্বলিত এই অমূল্য স্মৃতিচিহ্নসমূহ বিশ্বৰ বিভিন্ন দেশত সংৰক্ষিত পবিত্ৰ ধৰ্মীয় স্মৃতিচিহ্নৰ দৰে বৈজ্ঞানিক পদ্ধতিত সুৰক্ষিত কৰা উচিত। তেওঁ অসম চৰকাৰক সত্ৰাধিকাৰ, গৱেষক, ইতিহাসবিদ আৰু বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ সৈতে আলোচনা কৰি সংৰক্ষণৰ বাবে বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আহান জনায়। তদুপৰি মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি দীৰ্ঘদিন চলি থকা ভূমি বিবাদ মীমাংসা কৰিবলৈ অসম আৰু পশ্চিমবংগ চৰকাৰক যৌথভাৱে ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ আহ্বান জানায়। ইয়াৰ লগতে মধুপুৰ সত্ৰক ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন আধ্যামিক তথা ঐতিহ্যকেন্দ্ৰিক পৰ্যটন কেন্দ্ৰ হিচাপে বিকশিত কৰি তীৰ্থযাত্ৰীসকলৰ বাবে উন্নত আন্তঃগাঁথনি আৰু সা সুবিধাৰ সৃষ্টি কৰিবলৈও তেওঁ অনুৰোধ জনায়। আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত এই উপলক্ষে পুৱাৰে পৰা ভক্তসকলে পূজা অৰ্চনাৰ বাবে সমবেত হৈছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পুৱতি নিশাৰে পৰা ভক্তসকলে পূজা অৰ্চনা কৰিছে। প্ৰবাদমতে চান্দ সদাগৰৰ দিনৰ পৰা ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পূজা অৰ্চনা চলি আহিছে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গলটো দিয়ে। দুয়োটা দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গল শূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গলটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক 27 ৰাণত পৰাস্ত কৰি 3-0 শৃংখলাত জয়লাভ কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 3 উইকেটৰ বিনিময়ত 387 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু প্ৰিন্স যাদৱে 1টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 360 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা বান, সংসদৰ বৰ্ষাকালীন অধিৱেশন, জলবায়ু কৰ্মী সোনম ৱংশী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়, স্পেইনৰ ফুটবল বিশ্বকাপ জয়কে ধৰি বিভিন্ন খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। অসমৰ বহু জিলা, বিশেষকৈ উজনি অসমৰ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণত সৃষ্টি হোৱা বান পৰিস্থিতিৰ এটা খবৰ দৈনিক জনভূমিৰ কাকতে। যোৰহাটকে ধৰি কেইবাখনো চহৰত জনতাৰ অবৰ্ণনীয় দুৰ্গতি, অভূতপূৰ্ব বৰষুণে ধুই নিলে উজনি শিৰোনামেৰে প্ৰকাশ কৰিছে। 1950 চনৰ পিছত দ্বিতীয়টো বৃহৎ বাঢ়নী পানীৰ বিভীষিকা, নাজিৰাত দৈখনা নৈৰ নৱনিৰ্মিত মথাউৰি ভাগি প্লাবিত 20ৰো অধিক গাঁও, এই শিৰোনাম নিয়মীয় বাৰ্তা কাকতৰ এটা বাতৰিৰ। নগা পাহাৰৰ পৰা বৈ অহা বিভিন্ন নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেইবাখনো জিলাৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৰষুণৰ মাজতে হোৱা ভূমিস্খলনত নাগালেণ্ডৰ মন জিলাত কমেও 8 গৰাকী লোকৰ মৃত্যু হোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ এটা বাতৰি, চিএম ইনস্পেক্টছ প্ৰপোজড ছাইট ফৰ কালচাৰেল কমপ্লেক্স নিউ আছাম হাউচ ইন দিল্লী শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনক লৈ এটা বিস্তাৰিত বাতৰি দৈনিক অসম কাকতে আৰু সোনম ৱংশুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰাটো চৰকাৰৰ সিদ্ধান্ত বৈধ বুলি দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে ফুটবল বিশ্বকাপ কেন্দ্ৰিক একোটা খবৰ, ক্ৰমে মেছিৰ আৰ্জেণ্টিনা কন্দুৱাই চেম্পিয়ন স্পেইন আৰু ইতিহাস লিখিলে এমবাপে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত নতুন অসম বিধানসভা ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল

প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত জটিল বান পৰিস্থিতি। নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত 9 লোকৰ মৃত্যু। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ। নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি 7 উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1025 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আগবঢ়াইছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ অনুষ্ঠানত পুনতে নিউয়ৰ্ক ছবিৰ পৰা সন্দীপ শ্ৰীবাস্তৱৰ কথাৰে কে কেৰ কণ্ঠত এটি গীত।

শ্ৰোতাসকলে ৰূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বডি মুস্কিল ছবিত আলকা য়াগনিকৰ কণ্ঠৰীতি গীত, গীতৰ কথা সমীৰৰ।

এইবাৰ শুনোৱা হওক জীৱন সুৰভি ছবিত হেমন্ত দত্তৰ কথাৰে শান্তা শৰ্মা আৰু অৰুণ দাসৰ কণ্ঠত এটি গীত।

এতিয়া শুনাবলৈ লৈছো বিশাল দাদলানী আৰু আলিচা মেণ্ডেন্সৰ কণ্ঠত ব্ৰেক কে বাদ ছবিৰ এটি গীত, গীতৰ কথা প্ৰসূন যোশীৰ।

এইবাৰ শুনাবলৈ লোৱা হৈছে দূৰণিৰ ৰং ছবিৰ এটি গীত আৰতী মুখাৰ্জীৰ কণ্ঠত, গীতৰ কথা বংকিম শৰ্মাৰ।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনোৱা হওক ফাগুনী ছবিত উপেন কাকতিৰ কথাৰে নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱাৰ কণ্ঠৰ এটি গীত।

0: কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6000366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 গৈছে। ইয়াৰ লগে লগে সময় হৈছে আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়ালৈ মই চৰণদীপ ঠাকুৰীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিবলৈ পাৰিব। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয় আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে এয়া হাসিনা হাজৰিকাৰ কণ্ঠত কীৰ্তিকমল ভূঞাৰ কথাৰে এটি গীত।

শ্রোতাসকলে গীতিমালিকার গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শুনাবলৈ লোৱা হৈছে পুৰুষোত্তম দাসৰ কথাৰে উৎপলা তালুকদাৰৰ কণ্ঠৰেটি গীত।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পার্টি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীত অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

নমস্কাৰ সমূহ শ্ৰোতাকে, প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মেডিয়াম এভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছো মই দিব্যজ্যোতি কলিতা আৰু মোৰ সৈতে আছে ত্ৰিদিশা বৰা।

ৰাজা ৰামমোহন ৰায়ে কৈছিল, শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত জনোৱা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আজিৰ আমাৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 ইপ্সিতা দত্তৰ কথিকা ৰূপান্তৰৰ সপোন দেখা জ্যোতিপ্ৰসাদ আগৰৱালা।

6:30 পৰিণীতা গোস্বামীৰ কণ্ঠত বৰগীত শুনিবলৈ পাব। 7:20 যুৱ সাহিত্যৰ অনুষ্ঠানত শুনিবলৈ পাব।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনোৱা হওক যুৱবাণীযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ কিছু আগতীয়া ৰেঙনি। 5:15 আগবঢ়োৱা হ'ব মনোৰঞ্জন, 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 লোকগীত, আধুনিক গীতৰ অনুষ্ঠানটি প্ৰচাৰ কৰাৰ সময় 6:30, 7:20 এখনি আলক্ষ্য প্ৰচাৰ কৰা হ'ব, শিৰোনাম পুৰণি গুৱাহাটীৰ আড্ডা, যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু চৰণা ভৰালীয়ে, 8:00 জিকিৰ, আৰু সেই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে নাছিৰুদ্দিন শ্বাহ অভিনীত কেইখনমান হিন্দী চিনেমাৰ গীতেৰে। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ বিশ্বত্মা চিনেমাখনৰ পৰা এইটি গীতটি।

অমিত কুমাৰ, সপ্না মুখাৰ্জী, মোহাম্মদ আজিজ, উদিত নাৰায়ণ আৰু সংগীবেন্দ্ৰৰ কণ্ঠত বিশ্বাত্মা ছবিখনৰ পৰা গীতটি শুনিলে। 1967 চনত মুক্তিপ্ৰাপ্ত ৱামন নামৰ ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে শ্বাহে চলচ্চিত্ৰ জগতত খোজ পেলায়। 1980 চনত মুক্তি পোৱা হম পাঁচ নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ পাছৰ পৰা তেওঁ মূলসুঁতিৰ বলিউডী চলচ্চিত্ৰৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁৰ এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মাছুম মুক্তি পায় 1983 চনত। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ আগবঢ়াইছো বিশ্বাত্মা চিনেমাখনৰ পৰাই স্বাধীনা স্বৰ্গমৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে নাছিৰুদ্দিন শ্বাহ অভিনীত কেইখনমান হিন্দী চিনেমাৰ গীত। অনুষ্ঠানত এবাৰ আগবঢ়াইছো মৌৰা চিনেমাখনৰ পৰা কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

নতুন দিল্লী, মুম্বাই, বাংগালোৰ, লাহোৰৰ বিভিন্ন থিয়েটাৰ গ্ৰুপৰ লগত নাছিৰুদ্দিন শ্বাহ জড়িত আছিল। 2006 চনত মুক্তিপ্ৰাপ্ত ইহো হোতা তো ক্যা হোতা নামৰ চিনেমাখনৰ জৰিয়তে শ্বাহে চিনেমাৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে।

আলকা ইয়াগনিক আৰু কুমাৰ চানুৰ কণ্ঠত মোৱাৰা চিনেমাৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনক মাছুম চিনেমাখনৰ পৰা লতা মংগেশকাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এবাৰ আগবঢ়াইছো আৰতী মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি মাছুম চিনেমাখনৰ পৰা।

আশা ভোসলের কণ্ঠর গীতটিরে সামৰিছো আমাৰ আজিৰ মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। আকৌ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহা নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ বিএছচি ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত বিই বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। আকৌ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in।

0: Additional Commissioner and Public Relations Officer of Delhi Police, Rajiv Ranjan, urged the participants to conduct themselves peacefully, refrain from indulging in any unlawful or violent activities and comply with the lawful directions issued by the police officers or personnel deployed on duty. In the United Kingdom, Andy Burnham, the newly elected leader of the Labour Party, has took charge as country's new Prime Minister. King Charles III invited the 56-year-old former mayor of Greater Manchester to form a new government following the resignation of Keir Starmer. And that is the end of this news bulletin.
1: যুববাণীৰ অনুষ্ঠানৰ মাজলৈ মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক এটি কথিকা।
2: ইপ্সিতা দত্তৰ কথিকা, ৰূপান্তৰৰ সপোন দেখা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কথিকাটি পাঠ কৰিছে প্ৰত্যুষা বৰাই।
3: জ্যোতিপ্ৰসাদ আগৰৱালা, বিপ্লৱী মনীষাৰ প্ৰতীক, প্ৰগতিবাদী চিন্তাধাৰাৰ বাটকটীয়া এই পুৰুধা ব্যক্তিগৰাকীৰ জন্ম হৈছিল 1903 চনৰ 17 জুনত তামোলবাৰী চাহ বাগিচাত। মাৰোৱাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিলেও পূৰ্বপুৰুষৰ আদৰ্শৰে হাড়ে হিমজুৱে অসমীয়া হৈ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে সেই আদৰ্শত বিশ্বাসী লোক। একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিতে ইয়াৰ উমান পোৱা যায়। তেখেতে লিখিছিল,
4: হে মোৰ আলোক পূজাৰী প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সুৰখ উপচাৰ, গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান, আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জনমা মানুহ আজি আলোকলে উঠি আহে বেলিমোৱা হৈ হাঁহে।
3: জনতাৰ আহ্বান কবিতাৰ জৰিয়তে তেখেতে পোহৰ নাহি ওলাই অহা জনতাক উদ্দেশ্যি কৈছে,
4: প্ৰবুদ্ধ জনতা, জয় জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় জয় জয় জয় আলোক মন্ত্ৰপুত মহা মানৱতন্ত্ৰ।
3: ৰূপান্তৰৰ মাজেৰেই বিপ্লৱলৈ যাত্ৰা কৰা ৰূপকোঁৱৰৰ প্ৰায়বোৰ ৰচনাতে ইয়াৰ আভাস পোৱা যায়। তেখেতৰ চিন্তাৰ পৰিধি কেৱল নিজতে সীমাবদ্ধ নাথাকি বিয়পি পৰিছিল অতীত, বৰ্তমানৰ পৰা ভৱিষ্যতলৈ। তেখেতে লিখিছিল,
5: শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ।
3: সেউজেৰে ভৰা পৃথিৱীখনক লৈ তেখেতৰ হেঁপাহৰ অন্ত নাছিল। ইয়াৰ প্ৰকাশ তেখেতে গীতৰ মাজেৰে কৰিছিল এইদৰে,

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহৰ সুৰৰ লগত অসমীয়া জাতীয় চহা সমাজ সম্পৃক্ত হৈ আছে। ইয়াৰ গভীৰতালৈ লক্ষ্য কৰিলেই আমি দেখা পাওঁ তেখেতৰ গছে গছে পাতি দিলে ফুলৰে শৰাইৰ সুৰ, অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানৰ দৰা কইনা নোৱাওঁতে গোৱা আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়াৰ লগত মিল আছে। ঠিক সেইদৰে মিচুকনি গীত আমাৰে মইনা শুবয়ৰ লগত জ্যোতি সংগীত লুইতৰে পানী জাবিয় বয়ৰ সুৰৰ বহুখিনি মিল আছে। ব্ৰিটিছ ঔপনিৱেশিক শক্তিৰ সৈতে গা কৰি উঠা দেশীয় সুবিধাবাদী দলটোৰ বিৰুদ্ধে জ্যোতিপ্ৰসাদ আগৰৱালা গৰজি উঠিছিল। প্ৰতিবাদী সত্তা জাগ্ৰত হৈ উঠা আগৰৱালাদেৱে এইদৰে সতৰ্কবাণী শুনাইছিল।
1: সুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল।
0: জ্যোতিপ্ৰসাদ আগৰৱালাই বুজিছিল জনতাক উদ্বুদ্ধ কৰাৰ অবিহনে তেখেতৰ চিন্তা

0: সপোন সকলো অহাৰ, গতিকে জনতাৰ জাগৰণৰ খুবেই প্ৰয়োজন। ৰাজনীতিৰ লেতেৰাই চুব নোৱাৰাকৈ আগুৱাই যাবলৈ জাতি জনজাতি ৰণুৱা বনুৱাক একতাৰ দোলেৰে বান্ধিবলৈ বিচাৰিছিল এইদৰে।
1: ময়েই খাচীয়া, ময়েই জয়ন্তীয়া, দফলা আৱৰ অঁকা, ময়েই সিংফৌ ভয়ামৰ মিৰি সোৱণশিৰিয়া ডেকা, বিজয়ী আহোম কছাৰী কোঁচৰ নেচৰ কুমাৰ মই, ৰাজবংশী ৰাভা, কপালত জ্বলে শতগৌৰৱ আভা।
0: শিশু কবিতা ৰচনাটো অসাধাৰণ প্ৰতিভাৰ চমক দিয়া আগৰৱালাদেৱৰ কবিতাসমূহে শিশুৰ মনোজগতত যথেষ্ট প্ৰভাৱ পেলায়। তেখেতৰ কবিতাসমূহ এনেধৰণৰ।
2: মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ, তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি মেলি উৰা দেখিলোঁ।
0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহত নিহিত আছিল সমাজ পৰিৱৰ্তন আৰু বৈপ্লৱিক বাৰ্তা। তেখেতৰ গীতসমূহ আছিল জীৱন জিনাৰ গীত, আন্ধাৰ নাহি পোহৰমুখী যাত্ৰা কৰাৰ গীত। তেখেতে লিখিছিল,

0: আই
1: সপোনৰ ভাৰতত সপোনৰ অসমত অভিনৱ বিকাশৰ পৰিৱৰ্তনৰ ছবিৰ কল্পনা কৰা ৰূপকোঁৱৰৰ সৃষ্টি দিয়াৰ প্ৰকাশ পোৱা যায়। তেখেতে নতুনৰ জ্যোতিৰে পোহৰ মোৱা হোৱা এখন সেউজ ভূমিৰ কল্পনা কৰি লিখিছিল

পুৰণিক পুলিয়ে পোখাই উভালি পেলাব খোজা আধুনিক এক শ্ৰেণীৰ বিপ্লৱীৰ দৰে তেওঁ বিধ্বংসী নাছিল। তেখেতে পুৰণিত আস্থা ৰাখি নতুনৰ বাবে বাট কাটি আগুৱাব বিচাৰিছিল। তেখেতে কৰিব বিচৰা আলোকমুখী যাত্ৰাৰ বিষয়ে লিখিছিল।

0: এইজনা মহান ব্যক্তি কবি, গীতিকাৰ, নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পিছে সুন্দৰৰ পূজাৰ সাধনাৰ আৰম্ভণিহে দেখিলে। তেখেতৰ সপোনৰ ভাৰতখন গঢ় ল'বলৈ নপাওঁতেই 1951 চনৰ 17 জানুৱাৰী তাৰিখে এটা সবল কণ্ঠ, এটি শক্তিশালী কলমৰ মৃত্যু হয়।
1: ইমান পৰে শ্ৰোতাসকলে ইপ্সিতা দত্তৰ কথিকা ৰূপান্তৰৰ সপোন দেখা ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা শুনিলে। পাঠ কৰিলে প্ৰত্যুষা বৰাই, কবিতাংশ আৰু গীতাংশৰ সহযোগী ইন্দ্ৰজিৎ দাস, ঝুনা কংকন ভূঞা, ভাস্কৰ শইকীয়া, মৰমী দেৱী আৰু ত্ৰিদিশা বৰাৰ ইপ্সিতা দত্তৰ কথিকা।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। আকাশবাণীত বিজ্ঞাপন দিয়ক।

0: পৰিণীতা গোস্বামীৰ কণ্ঠত বৰগীত শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ

প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু তাৰ পাছত ক্ৰমে হিন্দী, ইংৰাজী আৰু অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত জটিল বান পৰিস্থিতি, নেৰানেপেৰা বৰষুণত কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত, বানত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ ৰেলসেৱা বাতিল, ডিব্ৰুগড়ৰ পৰা নামনি মোৱা ৰেলসমূহ উত্তৰ পাৰ হৈ পৰিচালনাৰ নিৰ্দেশ, ভূমিৰ অধিকাৰ মানুহৰ নিৰাপত্তা আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, কাছাৰ জিলাত আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ, আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199 গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাউকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই অব জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। বান পৰিস্থিতি পৰিচালনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ত সেনাৰ নিয়ন্ত্ৰণ শিবিৰ স্থাপন কৰা হৈছে। ইপিনে হঠাৎ অহা বানৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনৰ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। প্ৰশাসনে স্থাপন কৰা 14টা শিবিৰত প্ৰায় 500 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। জিলাখনত SDRF, NDRF, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ইফালে জিলাখনৰ বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই এইদৰে কয়।
1: আৰু সমান্তৰালভাৱে এনে কিছু স্থানত লোক আবদ্ধ হৈ থকাৰ আমি খবৰ পাইছিলোঁ আৰু সেই খবৰ পাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎপৰতাৰে বায়ু সেনা বাহিনীৰ লগত কথা পাতি হেলিকপ্টাৰৰ ব্যৱস্থা কৰি দিলে। 4খন হেলিকপ্টাৰ আমি সেই অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু হেলিকপ্টাৰ গৈ পোৱাৰ পিছত সেই সকলো লোক তেওঁলোকে স্থানান্তৰিত হ'বৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিলে। যদিও আমি হেলিকপ্টাৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আমি হেলিকপ্টাৰ উদ্ধাৰ কৰিব লগা পৰিৱেশ নহলগৈ। কিন্তু আমাৰ প্ৰশাসন, চৰকাৰ দায়িত্ব সহকাৰে সেই কামখিনি পালন কৰিলে আৰু এতিয়া যিহেতু ৰিলিফ কেম্পলৈ আহিব, তাতে ৰিলিফ কেম্পত ভাল ধৰণে থকা খোৱা তাতে ব্যৱস্থা হয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ।
0: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্য অনুসৰি ডিব্ৰুগড়মুখী বাহনসমূহ

0: সেনা কমিব নে হাইওয়ের উপর কি কন্ডিশন থাকিব সেমতে আমি আকো রেগুলেশনের উপর কি করব পারি না আকো যাব দিব লাগে যোরহাট জেলা প্রশাসন আর শিবসাগর জেলা প্রশাসনের লগত কথা পাতি আমি সেইখিনি তেতিয়া ক্লিয়ার করব পারি।
1: ধুবুৰী জিলাত গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে। একেৰাহে কেইবাদিন ধৰি চলি থকা মুখলধাৰ বৰষুণৰ ফলত বিলাচীপাৰাৰ বহু ঠাই বানৰ কবলত পৰিছে। বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি ডিফুৰ ফুলনি ৰাজচক্ৰৰ অন্তৰ্গত ডকমকানগৰ, পাঞ্জুৰী, ডেনগাঁও, মাটিখোলাকে ধৰি নৈকাষৰীয়া কেইবাখনো গাঁও প্লাবিত হৈছে। অঞ্চলটোৰ 7খন গাঁৱৰ প্ৰায় 1000 লোক বানৰ কবলত পৰিছে। বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়েন কৰা হৈছে। কাৰ্বি আংলঙত হোৱা এই বানত ডকমকা থানাৰ অন্তৰ্গত ডেকাচাঙৰ এজন লোকক বানে উটুৱাই নিয়ে। আনহাতে ৰাজু গোৱালা নামৰ ডিফলু নদীত উটি যোৱা যুৱকজনৰ সন্ধানত স্থানীয় ৰাইজে অভিযান চলাই আছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। মৰিগাঁও জিলাৰ জাগিৰোডত যোৱা নিশা হোৱা মুখলধাৰ বৰষুণত নখোলা, শ্যামাপল্লী, শুকান মাছবজাৰ, মাৰ্কাংকুচি আদি অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্যাদা, পৰিচয় আৰু ভৱিষ্যতৰ ভেটি। আজি এই অনুষ্ঠানত 81টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা অৰ্পণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ যিসকল হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনি লাভ কৰা নাছিল তেওঁলোকলৈ এই আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয়। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আৰু আইডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰে। মুখ্যমন্ত্ৰীৰ নামেৰে খোলা ভুৱা ইমেইল আইডিৰে অভিযুক্ত দাসে বিভিন্ন লোকলৈ ইমেইল প্ৰেৰণ কৰিছিল। তেওঁৰ দ্বিতীয় পন্নীৰ মোবাইল ফোনৰ নম্বৰ ব্যৱহাৰ কৰি এনে ভুৱা ইমেইল আইডি খোলা বুলি অপৰাধ অনুসন্ধান বিভাগৰ শীৰ্ষ বিষয়াই সদৰি কৰিছে। বিভাগে ইতিমধ্যে অভিযুক্ত দাসৰ মোবাইল ফোন জব্দ কৰিছে। কালি তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ পৰা ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰাৰ পাছতে অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াই এইদৰে কয়।
3: আমি চিফ মিনিষ্টাৰ পি পি এছৰ পৰা এটা কমপ্লেইন পাইছিলোঁ tmassam.gov.in@gmail.com। এইটো এটা ইমেইল আইডি খুলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন হ'ব পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত, মানে এপইণ্টমেণ্ট লেটাৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন হ'ব বুলি কিছু কিছু লোকলৈ ইয়াৰ পৰা ইমেইল গৈছিলে। কমপ্লেইনটো টি এম অফিচৰ পৰা পালোঁ যে এইটো এটা ফ্ৰড হয়, গতিকে আমি ইমিডিয়েটলি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। আমি ইমিডিয়েটলি যেতিয়া ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলোঁ তেতিয়া দেখা পোৱা গ'ল যে এই ইমেইল আইডিটোৰ লগত এটা ফোন নাম্বাৰ 9188119423 এই ফোন নাম্বাৰটো ইয়াৰ লগত এছ'চিয়েটেড হৈ আছে। আৰু এই ফোন নাম্বাৰটো যেতিয়া এনালাইচিছ কৰিলোঁ এইটো গম পালোঁ যে এগৰাকী লেডিৰ নামত আছে, তেখেত হৈছে জুৰিমণি বেজবৰুৱা, দেউতাৰ জয়কান্ত বেজবৰুৱা, ৰেচিডেণ্ট ভিলেজ নিজ খাট্টা পি এছ ঘগ্ৰাপুৰ ডিষ্ট্ৰিক্ট নলবাৰী। আৰু ইয়াৰ কাৰে এনালাইচিছ কৰি আমি গম পালোঁ যে এই ফোনটো ইউজ কৰি আছে এজন পংকজ দাস বুলি এজন লোকে, আৰু তেখেতৰ লোকেশ্যনটো আমি চাংচাৰী এলেকাত পোৱা গ'ল।
2: আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয়া যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয়া যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱে চৰকাৰৰ মূল উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত কাছাৰ জিলা মিছন ব্যৱস্থাপনা ইউনিটৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ অধ্যক্ষ, বিজেপিৰ কাছাৰ জিলাৰ সভাপতি, প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। গুৱাহাটী।

0: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিশাৰদসকলৰ বাবে পৰিশীলন কাৰ্যসূচী ৰূপত আয়োজন কৰা এই কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে যশস্বীৰ নৃত্যশিল্পী যতীন গোস্বামীয়ে দায়িত্ব লোৱাৰ লগতে ইয়াৰ উদ্বোধনো কৰে। উদ্বোধনী ভাষণত শ্ৰীগোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণত কলাক্ষেত্ৰ সমাজে সত্ৰীয়া কলা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ঘনকান্ত বৰা বৰবায়ন, গুৰু হৰি শইকীয়া, বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপক অন্বেষা মহন্ত আৰু দেৱজিৎ শইকীয়া অংশগ্ৰহণ কৰে। সপ্তাহজোৰা এই কৰ্মশালাৰ অহা 28 জুলাইত অন্ত পৰিব। সেইদিনা সন্ধিয়া কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গণেশ বড়ো, অভিজিৎ দাস, ত্ৰিদীপ ডেকা আৰু বীৰিঞ্চি মোহন শৰ্মাই আদালতত সাক্ষ্য প্ৰদান কৰে। এই সাক্ষ্য প্ৰদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আটাইকেইজন সাক্ষীকে জেৰা কৰে। অৱশ্যে অন্যান্য অভিযুক্তসকলৰ অধিবক্তাই তেওঁলোকক জেৰা কৰাৰ পৰা বিৰত থাকে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জনকল্যাণমূলক প্ৰকল্পসমূহ নিৰ্মাণ আৰু ৰূপায়ণ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। লগতে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়া, মুখ্য অভিযন্তাৰ লগতে জিলা পৰিবহণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
1: সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিভাগৰ মুৰববী বিষয়া আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জিলা আয়ুক্তই এই বৈঠকত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগসমূহক পাৰস্পৰিক সমন্বয়ৰ মাধ্যমেৰে দায়িত্বসমূহ সময়মতে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত পেৰেড, অনুশীলন, আনুষ্ঠানিক কাৰ্যসূচী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ, পৰিচ্ছন্নতা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱা, সাংস্কৃতিক অনুষ্ঠান, জনসাধাৰণৰ সুবিধা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্ত শ্ৰীমতী তিৱাৰীয়ে স্বাধীনতা দিৱসৰ মৰ্যাদা অটুট ৰাখি এই দিৱস শান্তিপূৰ্ণ, সুশৃংখল আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনায়। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰাণ টোৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। স্পেইনৰ দখলত থকা একপক্ষীয় প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টোৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত জটিল বান পৰিস্থিতি, নেৰানেপেৰা বৰষুণত কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত, বানত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ ৰেল সেৱা বাতিল, ডিব্ৰুগড়ৰ পৰা নামনি মোৱা ৰেলসমূহ উত্তৰ পাৰ হৈ পৰিচালনাৰ নিৰ্দেশ, ভূমিৰ অধিকাৰ মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, কাছাৰ জিলাত আৰ্থসামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ, আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 শুনিবলৈ পাব। নমস্কাৰ।

0: This is Akashvani, the news read by Saira Mujtaba. Both Houses of Parliament witnessed multiple adjournments on the first day of the monsoon session today, following uproar by opposition parties over various issues, including the NEET paper leak case. Lok Sabha and the Rajya Sabha were later adjourned for the day. The Lok Sabha began with obituary references to six former members who passed away recently. The House also paid tributes to Father Amir of Qatar, Sheikh Hamad bin Khalifa Sani. However, question hour could not be taken up as opposition members from the Congress and the Samajwadi Party raised slogans over the NEET issue. Despite repeated appeals by Speaker Om Birla and later by Presiding Officer Dilip Saikia to maintain order and allow the House to function, the protests continued, leading to adjournment of the House for the day. The Rajya Sabha also witnessed repeated disruptions. The House was adjourned multiple times despite efforts by Chairman C.P. Radhakrishnan and Deputy Chairman Harivansh to conduct business. Later, the Upper House was also adjourned for the day. Earlier, speaking to media ahead of the commencement of the session this morning, Prime Minister Narendra Modi expressed hope that the monsoon session will be as productive as the monsoon itself, saying that both play an important role in the nation's progress and the well-being of its people.
1: Monsoon ho ya monsoon satra, agar dono proactive ho, to bahut hi productive hote hain. और दोनों को प्रोडक्टिव होते हैं तो देश का कल्याण होता है, जीव मात्र का कल्याण होता है। साथियों, पिछले एक महीने में देश ने अनेक सिद्धियां प्राप्त की है, चाहे राष्ट्रीय हो, अंतर्राष्ट्रीय हो और अब तो अंतरिक्ष भी हो, भारत के लिए गर्व के पल रहे हैं।
0: President Draupadi Murmu today called for deeper economic engagement between India and Moldova, saying the two countries have immense potential to expand cooperation in several high-growth sectors. The President was addressing the India-Moldova Business Forum in Chisinau today. Referring to the vision of Viksit Bharat 2047, President Murmu said that India seeks partnerships based on trust and shared prosperity, while Moldova's strategic location and skilled workforce offer promising opportunities for Indian businesses. Earlier, President Murmu and her Moldovan counterpart, Maya Sandu, held delegation-level talks. President Murmu also paid floral tributes at the monument of Stefan Cel Mare Sishon in Chisinau. The Supreme Court today asked the Uttar Pradesh government to apprise it about the possibility of setting up an SIT to probe the alleged embezzlement of donations at the Ram Temple in Ayodhya and cautioned the litigants not to politicize the issue. A bench comprising Chief Justice of India Surya Kant and Justices Joy Malia Bagchi and V. Mohanna asked Solicitor General Tushar Mehta, appearing for the UP government, to take instructions on whether the SIT, which had examined the entire issue before the registration of the FIR, could be entrusted with the responsibility to probe the case instead of the local police. Union Minister Jagat Prakash Nadda today met the representatives of the protesters in New Delhi. In a social media post, Mr. Nadda said, a proposal came from the protesters to hold talks with the government and the discussions have been ongoing since 11:50 a.m. this morning. The minister said the meeting took place in a cordial atmosphere and initial verbal discussion was held in detail with their delegation and they submitted a written petition to the government around 4 p.m. Mr. Nadda urged all the protesters to end their sit-in and assist the administration in restoring normalcy. The Delhi police has appealed to all the protesters in New Delhi to maintain peace, exercise restraint and cooperate with the police in ensuring peace and public order. In a video message, Additional Commissioner and Public Relations Officer of Delhi Police, Rajiv Ranjan, urged the participants to conduct themselves peacefully, refrain from indulging in any unlawful or violent activities. In Jammu and Kashmir, four more people lost their lives in rain-related incidents across Jammu Division today, taking the death toll to 16 over the past 2 days. In Jammu and Kashmir, Lieutenant Governor Manoj Sinha reviewed the situation following heavy rains, flash floods and landslides in several districts of the Union Territory. Akashvani correspondent reports that the LGE spoke with the senior officials and directed for swift relief and infrastructure restoration in the affected areas. And in the United Kingdom, Andy Burnham, the newly elected leader of the Labour Party, has taken charge as the country's new Prime Minister. And that is the end of this news bulletin.
2: एया आकाशवाणी। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু মলডোভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যকেন্দ্ৰ আদিকে ধৰি বহু ক্ষেত্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব বুলি দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টিলৰ সৈতে বৈঠকত মিলিত হয়। আৰু অসমত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। ভাৰত আৰু মলডোভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড, নবীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বহু দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মলডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দুৱে আজি ছিচেনত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি হিচাপে তেওঁ মলডোভা গণৰাজ্যত এয়া প্ৰথমটো ৰাজ্যিক ভ্ৰমণ। এই ভ্ৰমণে তিনি দশকৰো অধিক সময় ধৰি থকা দুয়োখন দেশৰ সম্পৰ্কৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আঞ্চলিক আৰু বিশ্বৰ কেতবোৰ উন্নয়নৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মলডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দু, দেশখনৰ চৰকাৰ আৰু মলডোভাবাসীক তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে দুয়োখন দেশে অধিক শক্তিশালী, ভৱিষ্যৎমুখী আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মলডোভাৰ লগতে উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কালি ৰাওনা হয়। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মু অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো উত্তৰ মেচিডনিয়া ভ্ৰমণ। শ্ৰীমতী মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি ছিলজানভাস্কা ডভাকোভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু এছেম্বলিৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ উপৰিও উত্তৰ মেচিডনিয়া এছেম্বলিক উদ্দেশি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল'ব। উল্লেখযোগ্য যে দুয়োখন দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থ আছে। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত অহা 23 জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৱৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে এই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা একাধিকবাৰ স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত শেহতীয়াকৈ মৃত্যু হোৱা সদনৰ 6 গৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। প্ৰয়াত সদস্যকেইজন হৈছে নাদেনদালা ভাস্কৰ ৰাও, উমৰতী দেৱী, সুধাংশু শীল, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভুৱন চন্দ্ৰ খান্দুৰী, কে পি ধনপালন আৰু প্যাৰেলাল শংখৱাৰ। সদনে লগতে কাটাৰৰ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিলৈও শ্ৰদ্ধা নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে শ্বেখ হামাদ বিন খালিফা অল থানিয়ে ভাৰত কাটাৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 18 বছৰ ধৰি কাটাৰৰ আমিৰৰ দায়িত্বত থকা অল থানিয়ে আধুনিক কাটাৰৰ ভেটি গঢ়ি তুলিছিল বুলি শ্ৰী বিৰলাই প্ৰকাশ কৰে।
3: মহামহিম শেখ আহমদ বিন খলিফা আল থানি নে জুন 1995 সে জুন 2013 তক 18 বছৰ তক কাতার কে আমির কে রূপ মে কার্য কিয়া। উন্হনে আধুনিক কাতার কি নিউ রাখি। উন্হনে ভারত কাতার সম্বন্ধো কে সবর্ধন মে ভি মহত্বপূর্ণ ভূমিকা নিভাই।
2: সদনত আজি অধ্যক্ষই প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰাৰ সময়তে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদস্যসকলক সদনৰ

নীতি নিয়ম মানি চলি কাৰ্যক্ৰমণিকা চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত লোকসভাৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হয়। বিৰোধী সদস্যসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অধ্যক্ষই সদন আধা ঘণ্টাৰ বাবে 12:30লৈ স্থগিত ঘোষণা কৰে। দ্বিতীয়বাৰৰ বাবে দুপৰীয়া 12:30 সদন পুনৰ মিলিত হয়। বিৰোধী সদস্যসকলে পুনৰ শ্লোগানেৰে সদন উত্তাল কৰি তোলে। ফলস্বৰূপে পুনৰ বিয়লি 3 বজালৈ সদন স্থগিত ৰখা হয়। বিয়লি 3 বজাত পুনৰ একে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে। ইপিনে ৰাজ্যসভাতো আজি একাধিকবাৰ সদন স্থগিত ৰখা হয়। পঞ্চমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 2:30 উচ্চ সদন মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে নিৰ্ধাৰিত কাৰ্যসূচী হাতত ল'বলৈ চেষ্টা কৰে যদিও বিৰোধী সদস্যসকলে শ্লোগানেৰে সদনত প্ৰতিবাদ সাব্যস্ত কৰে। হুলস্থুলৰ মাজতে দিনটোৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হয়। উল্লেখযোগ্য যে 25 দিন ধৰি চলিবলগীয়া সদনৰ বৰ্ষাকালীন অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026ও উত্থাপন কৰাৰ কথা আছিল। তদুপৰি অহা 13 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টিলৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীযাদৱে কয় যে এই বৈঠকত অভিযোজন প্ৰযুক্তি হস্তান্তৰ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে বিত্ত সংগ্ৰহকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ সময়তকৈ আগতেই উপনীত হৈছে। শ্ৰীযাদৱে কয় যে ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰচেষ্টাৰ অন্যান্য ক্ষেত্ৰসমূহতো সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। অসমত বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199 লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টফাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই অব জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। অসমত এইবাৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। ইপিনে ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি হোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। জম্মু কাশ্মীৰত প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সকলো জিলা প্ৰশাসনক নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সমন্বিত কৰি তুলিবলৈ অহা 26 জুলাই পৰ্যন্ত প্ৰতি ছঘণ্টাৰ মূৰে মূৰে প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে জম্মুৰ অসামৰিক সচিবালয়ত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই নিৰ্দেশ জাৰি কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰত আৰু মলদ্বীপৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড আদিকে ধৰি বহু ক্ষেত্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব বুলি দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। নিটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টিলৰ সৈতে বৈঠকত মিলিত হয়। আৰু অসমত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো যুৱ সাহিত্য অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব শিশিকা দত্তৰ গল্প আৰু জুপিকা চক্ৰৱৰ্তীৰ কবিতা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাৰ্গৱ কলিতাই আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত পৰিচয় হওঁ, লগতে তেখেতসকলৰ গল্প কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো দুগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। এগৰাকী হৈছে জুপিকা চক্ৰৱৰ্তী,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে ঋষিকা দত্ত,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে আহিছোঁ মই জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ। আপোনাৰ পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, সমূহ শ্ৰোতাক মোৰ সশ্ৰদ্ধা প্ৰণাম। মই নলবাৰী জিলাৰ আৰিকুচি গাঁৱৰ বাসিন্দা। মোৰ স্কুলীয়া জীৱনৰ পাতনি আৰিকুচিতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত, নন্দন কানন শিশু নিকেতন আৰিকুচি নাম। তাৰ পৰাই মোৰ শিক্ষা জীৱনৰ পাতনি মেলোঁ। তাৰপিছত গাঁৱৰে মিলন হাইস্কুল আৰিকুচিৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হওঁ। মই শংকৰদেৱ একাডেমী নলবাৰীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু মই মোৰ স্নাতক বৰ্ষটো পাৰ কৰোঁ নলবাৰী মহাবিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা। মই জীৱ বিজ্ঞান বিভাগত স্নাতকোত্তৰ হিচাপে উত্তীৰ্ণ হওঁ। বৰ্তমান মই নলবাৰীৰে চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ গৱেষণাগাৰ সহায়ক হিচাপে কৰ্মৰত হৈ আছোঁ। মোৰ ঘৰত মা, দেউতা, ভাইটি, ভণ্টি, আমিকেইটাই।
1: হয়, নিশ্চয়। এইবাৰ মই ঋষিকা দত্তৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মই ঐতিহ্যমণ্ডিত শিক্ষানগৰী পাঠশালাৰ জীয়ৰী আৰু মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ বজালী জাতীয় বিদ্যালয়ৰ পৰা। ইয়াৰ পিছত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী আৰু কৃষ্ণমন্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা মই দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হওঁ। ইয়াৰ পিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা। আৰু বৰ্তমানে মই বি এড কৰি আছোঁ বজালী শিক্ষা প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা। মোৰ ঘৰত মা, দেউতা, দাদা, আমি চাৰিজনীয়া।
1: এতিয়া জানিব বিচাৰিছোঁ আপোনালোকে সাহিত্যৰ ক্ষেত্ৰখনত কেনেকৈ জড়িত হ'ল। প্ৰথমে মই জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ।
2: সাহিত্য ক্ষেত্ৰখনত অহাৰ বাবে প্ৰথম বাতাৱৰণটো ঘৰৰ পৰাই পাইছিলোঁ। মোৰ মা সংস্কৃতিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত। লিখা মেলা বুলিয়ে নহয়, কবিতা, গান, নৃত্য, নাটক সকলোৰে লগত জড়িত। তেওঁৰ পৰাই মই প্ৰথম অনুপ্ৰেৰণা পাইছিলোঁ। সৃষ্টি যে ইমান সুন্দৰ জানিব মই তেওঁৰ পৰাই পাৰিছিলোঁ। একেলগে দেউতাও এজন সমাজ হিতৈষী, তেওঁ সাহিত্যৰ লগত খুব বেছি পৰিমাণে জড়িত। তেওঁলোকৰ পৰাই মোৰ সাহিত্যৰ প্ৰথম আৰম্ভণি। ভাবা এটা কথা লিখি ৰাখিবলৈ প্ৰথম তেওঁলোকে শিকাইছিল। তাৰপিছত লাহে লাহে কিতাপ পঢ়িলোঁ। আমাৰ অসমীয়া সাহিত্য এনেও চহকী, বহুত এনেকুৱা কিতাপ আছে যিবোৰ পঢ়াৰ পিছত নিজৰ অনুভৱটো ব্যাখ্যা কৰিবৰ মন যায়। তেনেকৈয়ে শব্দৰ লগত চিনাকি, শব্দৰ ক্ষেত্ৰখনক শব্দশৈলী সজোৱা, এই যে ইচ্ছা, এই ইচ্ছাবোৰ বাঢ়ি গৈছিল। আৰু বিশেষকৈ পিছত কবিতাৰ ৰূপ ল'লে প্ৰকৃতিৰ সৌন্দৰ্যটোৰ পৰা। মোৰ ল'ৰালি খুব ধুনীয়া। আমাৰ মামাহঁতৰ গাঁও বৰপুৰীয়া, নৈপৰীয়া এটা অঞ্চল, খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা অঞ্চল। মই ল'ৰালি তাতেই পাৰ কৰা। খুব বেছি সময়ে মই মামাহঁতৰ ওচৰতে আছিলোঁ। নৈ আছিল, পথাৰ আছিল, আৰু আমাৰ ল'ৰালিৰ সেই সময়ত ফুটফুটীয়া জোনাক আছিল, তৰা ভৰা আকাশ আছিল। সেই সকলোখিনিৰ পৰাই সামৰি লৈ মোৰ সাহিত্য, মোৰ কবিতা, মোৰ চিন্তা ভাৱনাৰ উদ্বেগ তাৰ পৰাই জন্ম।
1: মানে প্ৰকৃতিয়ে আপোনাক কবিতা লিখিবলৈ বিশেষভাৱে প্ৰেৰণা যোগাইছে। আৰু আপুনি স্কুলীয়া জীৱনত বা তাৰ পাছত মহাবিদ্যালয়ৰ জীৱনত কেনেধৰণে এয়া আগবঢ়াই নিলে?
2: স্কুলীয়া জীৱনততো মোক ছাৰ বাইদেউসকলে বহুত উৎসাহ জনাইছিল। মই যেতিয়া নন্দন কানন শিশু নিকেতনত আছিলোঁ, তাতেই ছাৰসকলে ভয়টো নোহোৱা কৰি মঞ্চত থিয় দি কথা ক'বলৈ উৎসাহিত কৰিছিল সেই সময়ৰে ছাৰ বাইদেউসকলে। তাৰপিছত হাইস্কুলীয়া শিক্ষাৰ সময়তো মোৰ সাহিত্য চৰ্চা চলি আছিল ছাৰ বাইদেউৰ উৎসাহত, মা দেউতাৰ উৎসাহত। সেই সময়তে মই বহুত কবিতা লিখিছিলোঁ আৰু অষ্টম শ্ৰেণীত থাকোঁতে এখন নাটকো লিখিছিলোঁ। নাটকখনৰ নাম আছিল মৰম। তেনেকৈ চলি আছিল, উৎসাহ দিছিল, ফুলবোৰ শুধৰাই দিছিল। তাৰপিছত যেতিয়া দ্বাদশ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াও মই এখন নাটক লিখিছিলোঁ। সেইখন অৱশ্যে নিজৰ বাবে নহয়, ভণ্টিহঁতৰ বাবে লিখি দিয়া আছিল। কবিতাৰ চৰ্চাও চলি আছিল। সেই সময়তে এখন অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাও হৈছিল। সেই ৰচনা প্ৰতিযোগিতাটোত যেতিয়া ভাগ লৈছিলোঁ, পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। সেইটোৱে আৰু বেছি উৎসাহিত কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। তেতিয়াৰ পৰা কথাবোৰ অলপ বেছি গভীৰকৈ আৰু যিকোনো কাম কৰোঁতে সদায় সতৰ্ক হৈ থাকিবলৈ চেষ্টা কৰিছিলোঁ, যাতে চৰ্চাটো কৰি যাওঁতে ক'তো ভুল নহয়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যাত্ৰাও মোৰ খুব ধুনীয়া। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত, নীলাখামৰ চিঠি, সেয়াই আৰু।
1: ঠিক একেখিনি কথাই শিশিকা দত্তৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ পথাৰখনত কেনেদৰে খোজ দিলে?
3: মই যদি সেই কথাটো ক'বলৈ যাওঁ, ঘৰখনেই হৈছে প্ৰথম মূল মোৰ ভেটি। সকলোৰে ঘৰখনত এটা ধুনীয়া পৰিৱেশ থাকে যাৰ পৰা আমাৰ চিন্তাধাৰাখিনি ওলাই আহিবলৈ চেষ্টা কৰে। মোৰ মা এগৰাকী বহুত সাংস্কৃতিকান মনৰ মাতৃ বুলি কওঁ, কাৰণ তেওঁ আছিল পাঠশালাৰ আমাৰ লেখিকা চৰা আছিল। মা মানে ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যে মোক মানে, মই তেতিয়া 7-8 বছৰীয়া, মায়ে মোক তাৰে মাহেকে বষেকে তেওঁলোকৰ সভা কিছুমান অনুষ্ঠিত হয়, তেওঁলোকে কবিতা পাঠ কৰে, গল্প পাঠ কৰে, তাত মোকো লৈ গৈছিল। কিন্তু মাক যেতিয়া মই তাতে দেখিলোঁ যে ইমান ধুনীয়াকৈ কথা কয়, তেওঁলোকৰ বাকী লেখিকাখিনি ইমান ধুনীয়াকৈ কথা কয়, মোক সেইটো এটা অনুপ্ৰেৰণা যোগাইছিল যে মই কিবা এটা লিখিব লাগে। তো আকৌ মোৰ ঘৰত পুথিভঁৰালৰ ব্যৱস্থা আছিল। সৰুৰ পৰা মা দেউতাই মোক জন্মদিনত হওক, বিশেষ দিনত হওক, কিতাপ উপহাৰ দিছিল। গতিকে মই সৰুৰ পৰা সেই পুথিভঁৰালটোত মই ভাবিছিলোঁ যে কেনেকৈ ইয়াত কিতাপৰ সংখ্যা বঢ়াব পাৰি। মই এতিয়াও তেনেকৈ কিতাপ কিনি পঢ়োঁ। সেইটো আহিছিল মোৰ মা দেউতাৰ পৰাই। মোৰ দেউতা এতিয়াও মানে সাহিত্য সভাৰ লগত জড়িত হৈ আছে পাঠশালাত। গতিকে তাৰ পৰা অনুপ্ৰেৰণা পালোঁ। তাৰপিছত আমাৰ ঘৰত ৰাখিছিল সৰুতে, আমি সকলোৱে পঢ়িছোঁ সফুৰা, মৌচাক, জিজ্ঞাস, এই আলোচনীবিলাকত মই যেতিয়া দেখোঁ, তাতে এটা কিতাপ পঢ়ি লিখা প্ৰতিযোগিতা আছিলে। যেতিয়া খুব সম্ভৱ মই চতুৰ্থ পঞ্চম শ্ৰেণী, তেতিয়া মায়ে ক'লে যে ইমান কিতাপ সৰু সুৰা কিতাপ পঢ়ি থকা যায়,
1: মানে কিতাপৰ বিষয়ে
3: কিতাপৰ বিষয়ে লিখিব লাগে আৰু ভাল হ'লে তাতে প্ৰকাশ পায়। মায়ে ক'লে, মই মানে কওঁ যে প্ৰকাশ যদি নাপায়, মায়ে ক'লে লিখি থকা চেষ্টা কৰা। তেনেকৈ মোৰ প্ৰায় 2-3 মোৰ প্ৰকাশ হৈছে। মোৰ মানে প্ৰথম লেখা প্ৰকাশ হোৱা আলোচনীখনেই হৈছে সফুৰা। তাৰপিছত লাহে লাহে মৌচাকত লিখা কৰিলোঁ, মৌচাক সফুৰা। তাৰপিছত লাহে লাহে সেইটো বাতৰি কাকতলৈ আহিল, দৈনিক অসমত লিখিলোঁ, নৱপ্ৰজন্মত লিখিলোঁ, এনেকৈ এতিয়ালৈকে সেইটোৱে চলি আছে।
1: হয়, মই আচলতে যুৱ সাহিত্যৰ যিকেইটা খণ্ড কৰিছোঁ, সেই আটাইকেইটাতে যিকেইগৰাকী আমাৰ অতিথি আহিছে, আটাইকেইগৰাকীৰ মুখতেই শুনিছোঁ তেখেতসকলৰ পঢ়াৰ অভ্যাস আছে। আৰু বিশেষকৈ সফুৰা, মৌচাক সকলোৱে এই আলোচনীসমূহৰ নাম লয়। আৰু নিশ্চয়কৈ এই আলোচনীসমূহে শৈশৱৰ পৰাই আমাৰ মনটো উদ্বুদ্ধ কৰি তোলে, সাহিত্যৰ পথাৰখনলৈ আমাক আগুৱাই দিয়ে। মই যুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
2: হয়, প্ৰকৃতি মোৰ প্ৰথম প্ৰেৰণা, কিন্তু তাৰ উপৰিও সমাজ, জীৱন, সেইবোৰক সাঙুৰি লৈ লোৱা যায়। এইখিনিতে কওঁ, মোৰ প্ৰেৰণাৰ এটা বিশেষ উৎস হৈছে আমাৰ শ্ৰদ্ধাৰ হিয়াৰামথু জুবিন গাৰ্গ। আচলতে তেওঁক এৰি মোৰ এই সৃষ্টিৰ জগতখন ভাবিবই নোৱাৰোঁ। তেওঁ মোৰ বাবে আচলতে প্ৰেৰণাৰ এক অনাবিল উৎস। মোৰ ভালপোৱা, মোৰ যৌৱন, মোৰ জীৱন, মোৰ চিন্তা, গোটেইখিনিত কেনেকৈ মোক আগুৰি আছে মই আচলতে কোনোদিন বুজাবই নোৱাৰিম। জুবিন দাৰ নামতে লিখা এটা কবিতাৰে আৰম্ভ কৰিব বিচাৰিম। কবিতাৰ শিৰোনাম জুবিনেই থৈছোঁ। এজাক জোৰ মলয়া নিজৰাৰ জিৰি জিৰি ঢৌ, নাইবা লুইতখনেই জেনিবা নতুন, সদায় নতুন কুঁহিপাতৰ লেখিয়া সৰি পৰা এজাক বৰষুণ। তুমি জীৱনৰ এক সুন্দৰ উপমা, এক সেউজীয়া শিল্পকলা, তুমি উৰণীয়া নেগুৰ কটাচিলা, হৃদয়ে হৃদয়ে স্থিত তুমি সুৰ হৈ উঠে উঠে গুঞ্জিত, কেতিয়াবা সুৰুজ কলা আকাশ, কেতিয়াবা জোনাকী পৰা দুপৰীয়া, চকু মুদিলেই বতাহ, চকু মেলিলেই শিখা, আহত চোটৰ ঔষধি বৰষা, চিৰ যৌৱনা সুন্দৰৰ পূজাৰী, তুমি মৃত্যুঞ্জয়ী উশাস, তুমি তোমাৰ দৰে আজীৱন অনাবিল কৃষ্ণবাহীৰ ধ্বনি। মোৰ দ্বিতীয়টি কবিতাৰ শিৰোনাম শ্বেতা। বলাকাৰ পাখিত কোনে গুজে ৰঙা, কাৰ ইমান সাহ, মোৰ অভ্ৰৰূপী কলিজা সেউজীয়া হীৰেৰে জাল বন্ধা, মনবন্দী স্বপ্ন পক্ষী অশ্ৰু নৈৰ উত্তাল যাত্ৰা, এই আকাশ সৰু এই সাগৰ সৰু, মই চকুত সামৰো পাৰাপাৰ হীন পৰিধি, মোৰ কাণত ওলমে যোন, বলাকাৰ পাখিত সোণচতিওৱা তুমি কোন, এন্ধাৰ কিমান কলা মোৰ নাভিত অংকুৰিত শুকুলা।
1: খুব সুন্দৰ, আপুনি কবিতাৰ মাধ্যমেৰে আপোনাৰ ভাৱৰ গুৰগুৰণি খুব সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াইছে। এইবাৰ মই ঋষিকা দত্তৰ ওচৰলৈ আহিছোঁ। আপুনি যে গল্প লিখে, গল্প লিখাৰ ক্ষেত্ৰত আপুনি কোনবিলাক বিষয়ক সামৰি ল'ব চেষ্টা কৰে?
3: মই ইতিমধ্যে ক'লোঁ, মই এটা নগৰীয়া এটা অঞ্চলত ডাঙৰ দীঘল হৈছোঁ। হয়, মোৰ ল'ৰালি খুব ধুনীয়া আছিল, তথাপিতো কিছুমান সমাজৰ নিষ্ঠুৰ বাস্তৱৰ লগত মই মুখামুখি হৈছোঁ, মই দেখিছোঁ সেই মানুহবোৰৰ ৰূপ দেখিছোঁ। গতিকে সেই সমাজৰ মানুহখিনিক মোৰ গল্পত স্থান দিবলৈ মই চেষ্টা কৰিছোঁ। তাৰ মাজত প্ৰকৃতি থাকিবই, প্ৰকৃতি আমাৰ চাৰিওফালে থাকে যিহেতু, কিন্তু সমাজৰ অকল হাতী খোৱা জনতা বুলিয়ে নহয়, সমাজৰ প্ৰায়বোৰ মানুহকে যাতে মই মোৰ গল্পত লৈ আহিব পাৰোঁ, এটা এটা চৰিত্ৰত উপস্থাপন কৰিব পাৰোঁ, তাৰ চেষ্টা কৰিছোঁ।
1: হয়, বাস্তৱ জীৱনৰ ছবিবোৰ আপুনি আপোনাৰ গল্প ৰাখিবলৈ চেষ্টা কৰে। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ গল্প শুনিব বিচাৰিছোঁ।
3: মোৰ গল্প পাঠ কৰাৰ আগতে মই কথা এটা কওঁ। মোৰ গল্পটোৰ নাম দিছোঁ, শিৰোনাম হৈছে মোৰ কেৰেলুৱা। কেৰেলুৱা আমাৰ জীৱনত আমি দেখি থাকোঁ কেনেদৰে পাক খাই পেলাই থাকে, আমাৰ জীৱনটো যেন তেনেকুৱাই, ক'ৰবাত নহয় ক'ৰবাত আমাৰ ঘটনাবোৰ, জীৱনৰ ঘটনাবোৰ ক'ৰবাত পাক লাগি থাকে যেন এটাৰ লগত এটা ঘটনা। সেইকাৰণে মই মোৰ গল্পটোৰ নাম তেনেকৈ কেৰেলুৱা দিছোঁ, আমাৰ সমাজৰ কিছুমান ঘটনা লগ লগাই পেলাই। গল্পৰ শিৰোনাম কেৰেলুৱা। চাৰে চাৰি বজাৰ ক্লাছৰ পিছত আৰু কোনো মানুহ ৰৈ থকাত নাই, সেইবুলিয়েই মই দৰ্জাখন থমহকৈ বন্ধ কৰি কলেজৰ ডিপাৰ্টমেণ্টৰ পৰা কৰিডৰটোতে ওলাই আহিছোঁ। চাৰে ছয় বজাৰ ট্ৰেইনত হয়তো ঘৰলৈ যাম, নাযাবও পাৰোঁ, তাৰ আগত টিউচনৰ পইচা এটা পাবলৈ আছিল। তালৈ ফোন কৰিবলৈ লওঁতেই অনিচ্ছা সত্ত্বেও চুলিত ইষত হালধীয়া ৰং কৰা ইকনমিক্সৰ কৰ্মীময়ে মোলৈ চাই হঁহাত ময়ো হাঁহিলোঁ। বাৰাণ্ডাতে ল'ৰা দুজনমানক কিবা কথাত গালি পাৰি থকা জিঅ'গ্ৰাফীৰ নেহা মেমক আৰ চকুৰে চাই গুচি আহিলোঁ। ভাৱ হ'ল নেহাৰ চিঞৰকেইটা, কৰবীৰ মুহি নিব পৰা হাঁহি, ষ্টুডেণ্টৰ ক্লাছৰ বহী, পৰীক্ষাৰ বহীয়ে খুন্দা মাৰি মোক যেন এতিয়াই কলেজৰ কাষৰ নদীখনৰ দলঙৰ পৰা গতিয়াই দিব। উফ, অশান্তি! আচলতে এইখন কলেজ নহয়, নতুনকৈ হোৱা ইউনিভাৰ্চিটিহে। দিনত ভৰি চোচৰাই ইয়ালৈ আহোঁ, ওপৰৱালাৰ কথামতে কাম কৰোঁ, ক্লাছত পঢ়াওঁ, শেষ হ'লে ৰুমলৈ যাওঁ। কেতিয়াবা অত্যধিক অশান্তিত দুই এজন বন্ধুৰ লগত বিনা দ্বিধাই বাৰত সোমাওঁ। লাইফ এনেকুৱাই দোষ, কান্ধত থকা এটা মাৰি চিগাৰেটৰ ধোঁৱা উৰুৱাই বন্ধুৱে কৈ উঠে, টিউচন কৰ না, ধনী ঘৰৰ ছোৱালীক লাহেকৈ টিউচন নল'লে নম্বৰ নাপাব বুলি পতাই ল, তাৰপিছত খেল ষ্টাৰ্ট, 3-4 হাজাৰ যি ৰেট ক সেইমতে পইচা, নোট দিবি, মুখস্থ কৰিব, পৰীক্ষাত লিখিব, বাছ কাম শেষ পায়। নহ'লে দেখাত ইউনিভাৰ্চিটি অথচ কলেজতকৈ অধম এইখনত তহঁতক গাধৰ দৰে খটুৱাব, অথচ পাবলগীয়া পইচাকেইটা মাহৰ মূৰতো নিদিব। কোৱালিফিকেশ্যন কি নাই তোৰ? নেট স্লেট, এতিয়া পি এইচ ডি, তহঁতৰ ডিপাৰ্টমেণ্টৰ এইচ.অ'.ডি.তকৈও বেছিহে আছে। সি ৰৈ যায়। মই তাৰ কাষৰ পৰা দূৰত আহোঁ। সি আৰু এটা পেট ঢালি লৈ কথা কৈ থাকে। তাৰ প্ৰতিটো কথাই মোৰ

0: লাতুম এটাৰ দৰে কোব মাৰি দিয়ে। আৰু বাৰত বাজি থকা গানৰ শব্দই হওক বা তীক্ষ্ণতাই হওক, সহ্য কৰিব নোৱাৰি মই কাণত হাত দি আধা কিলোমিটাৰ দূৰৈত থকা মোৰ সৰু ভাড়া ৰুমটোলৈ দৌৰি দৌৰি পলাই আহোঁ। অনবৰতে অসহ্যকৰ গুণগুণনি চাৰিওফালে। আহি পোৱাৰ অলপ পিছতে ভাড়া ৰুমৰ মালিকে আহি ভাড়া দিবলৈ কৈ গৈছে। তিনিটা মাহৰ ভাড়া এতিয়ালৈকে দিয়া নাই মই। তেওঁলোকৰ আগততো ক'লেও নহ'ব, বিশ্বাস নকৰিব যে কলেজ, অহ ক্ষমা কৰিব, ইউনিভাৰ্চিটিৰ ডাঙৰ মালিকে যে লকডাউনৰ দৰে দীঘলীয়া বন্ধৰ পিছত দৰমহাৰ দহটো দিবলৈও মন কৰা নাই। টিউচন কৰোঁ এটা, তাকে হাতে পাছে মিলালেও 7,000 মান আহে, আধা ঘৰত দিওঁতে আৰু আধামান নিজা খৰচ কৰোঁতে শেষ হয়। এতিয়া কাক খুজি কাৰ ঘৰত চাকৰ খাটি 10,000 টকা মই মালিকৰ মূৰত মাৰিব পাৰোঁ? কাৰ কপালত পিষ্টল এটা লগালে থাকোঁতে ইমানখিনি পইচা পাম মই তাকে চিন্তা কৰিলোঁ। পূজা পাৰ হৈ এতিয়া দেৱালীৰ সময়, হাতত পইচা এটা নাই, খাওঁ কি পিন্ধো কি, দৈনিক তেল নিমখৰ খৰচটোতো আছেই, ঘৰলৈ নগৈ বিচনাতে লাং খাই পৰি থকা মানুহ যদিও মই নহয়, বৰ্তমান তেনেদৰেই আছোঁ। ফটকাৰ ডাঙৰ ডাঙৰ শব্দ এইফালে কাণ নষ্ট কৰি দিছে। খংটো উজাই আহে আকৌ মোৰ। টকা থকা মানুহ ভাই পইচাৰ দমত লাখ লাখ টকা উৰুৱাইছে মাত্ৰ এদিনীয়া উল্লাসৰ নামত। আমি কঙাল, বুকুত থপৰিয়াই নিজে নিজকে নিচুকাওঁ। প্লেনিং মতে কথাবোৰ হ'লে ভাল, নহ'লে আমাৰ দৰে চিধাই ৰাস্তাত পৰি থকা সৰা কুকুৰটোৰ দৰে জীৱন হয়গৈ। মোৰ বেমাৰী দেউতাই ফোনত হাত হেপিয়াই বাবা ৰুম পালিনে বুলি কাহি কাহি যিটো মাতেৰে মোক সোধে, মোৰ তাকৰীয়া পইচাৰে দেউতাক গুৱাহাটীলৈ নি ভাল ডক্তৰ এজনক দেখুৱাব নোৱাৰাৰ দুখে মোৰ মাত থকাথকি কৰি দিয়ে। ফোন কাটি দি মনে মনে উচুপি উঠো, লাভ লাভ ক'ত এইবোৰ শুনি, নাহ তাতকৈ ভাল ফোন চুইচ অফ কৰি এন্ধাৰ মুন্ধাৰ এই ঘৰত বহি থকা। বিন্দাস ভাই, মূৰৰ প্ৰেছাৰ দূৰ কৰাত ইয়াতকৈ আৰু ভাল উপায় আৰু আছেনো কি? প্ৰেমিকাই ফোন কৰে, একো নাই ক'বলৈ মোৰ আজি, তাই বুজে, মোক বুজাই, ভাল দিন আহিব ধৈৰ্য ধৰা। আৰে তাই কি বুজিব, ডেৰ বছৰ ধৰি কলেজ প্ৰফেচাৰৰ এডভাৰটাইজমেণ্ট বন্ধ হৈ আছে, তাৰ আগত এপ্লিকেশ্যন বায়'ডাটা দিওঁতে দিওঁতে পইচা শেষ, তাই কি দিব মোক, তাইওতো পঢ়ি আছে কলেজত, আজিলৈকে তাইক বস্তু এটা দিব নোৱাৰাৰ বাবে দুখ লাগে মোৰ। অথচ কলেজৰ কাম নোহোৱা হ'লেও প্ৰফেচাৰ মই, কান্দি দিওঁ এইকাৰণেই কেতিয়াবা, তাইক নেদেখাওঁ মোৰ চকুপানীৰ মুখ, কতবাৰ কৈছোঁ গুচি যা মোৰ জীৱনৰ পৰা, একো নাই মোৰ, তথাপি মোৰ দৰে অধমক এৰি যাব নোৱাৰে তাই। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তাইক অনৰ্গল এফালৰ পৰা কষ্টৰ কথাবোৰ কৈ থাকিলেও মনে প্ৰাণে তাইক শুনি থাকে। বন্ধুৱে মোক তাইৰ কথাকৈ জোকালে সিহঁতৰ গাত থপৰিয়াই বলিউডী ষ্টাইলত মই কওঁ, দোস্ত ভাগ্য লাগিব বুজিছ তাইৰ দৰে এজনীক পাবলৈ, ক'ৰবাত হুলস্থুল লাগে, মালিকে চিঞৰে মোৰ ল'ৰাৰ হাতখন জ্বলি গ'ল বুলি মই জাপ মাৰি উঠোঁ। হঠাৎ ঘটনাবোৰ ঘটি যায়, মই তাক কোলাত লৈ ৰাস্তাইদি দৌৰোঁ, কাষত নাৰ্ছিং হোম এখন, সোমাই যাওঁ। আকৌ প্ৰেমিকাৰ ফোন, শুনাচোন কালিৰ পৰা পেপাৰ চোৱা নাই তুমি, আছাম ট্ৰিবিউনত কলেজ প্ৰফেচাৰৰ এডভাৰটাইজমেণ্ট ওলাইছে, হোৱাটছএপত দিছোঁ, চোৱাচোন সোনকালে। নাৰ্ছিং হোমৰ ৱেটিং ৰুমত বহি বেৰত মূৰটো আওজাই দিছোঁ, কোনোবাই পিছপনীয়া কান্দি থাকে, ৰৈ চাম নেকি, যদি মোৰ মা হয়, যদি ভণ্টি হয়, হ'বওতো পাৰে, যদি মই মৰি পৰি আছোঁ, যদি জ্বলি গৈছে মোৰ সমগ্ৰ দেহ, মুখখন চাই মোৰ মায়ে যদি হাউলি কান্দিছে, যদি ভণ্টিয়ে কৈছে উঠ দাদা 10 টকা এটা দে বুলি, নাই কোনেও একো কোৱা নাই, মই দম এটাত পৰি নাই, অথচ ভ্ৰমৰ কোলাত শুই আছোঁ আচৰিতভাৱে। ভ্ৰমৰ দুনিয়াত সকলো সঁচা সকলো মিছা, ভ্ৰমতে যেন মই চাকৰি পাইছোঁ, দেউতাক হস্পিটেললৈ নিছোঁ, ক্ৰমাৎ সুস্থ হৈছে তেওঁ, মোৰ মায়ে নতুন কাপোৰ লৈছে, ভণ্টিক এম এ পাছ কৰাৰ পিছত বি এডত এডমিশ্যন দিছোঁ, ঘৰ এটা আটম টকাৰিকৈ সাজিছোঁ, দুদিন পিছত মোৰ প্ৰেয়কীয় আহিব, কি লাগে আৰু। ক'ৰবাত এটা ডাঙৰ বিসংগতি, কেৰেলোৱা এটাৰ দৰে চাৰিওফালৰ ঘটনাৰ সূতাডাল পাক খাই ৰৈছে। মই যেন দুলি আছোঁ গোলক এটাৰ দৰে। বন্ধৰ পিছত আকৌ ছেচনেল পৰীক্ষা আছে। হেড ছাৰৰ হিষ্ট্ৰীৰ পেপাৰকেইখন এদিনতে মোক কাটিবলৈকৈ মেছেজ দিছে, লগত ফৰ্ম আৰু ভুৱা প্ৰতিশ্ৰুতিৰ ৰহণ লগাই কৈছে, তোমাৰতো আমাৰ ইয়াত পোষ্ট ওলালে চাকৰি হ'বই, মই কৈ থৈছোঁ ভিচিক। স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মেছেজৰ ৰিপ্লাইত মই লিখিলোঁ, সিংহক জোকাই ল'লে পিছলৈ কুকুৰেই হওক বা হৰিণেই কোনো সাৰি যাব নোৱাৰে ছাৰ।
1: হয়, খুব সুন্দৰ বাস্তৱ জীৱনৰ এখন জীয়া ছবি আপোনাৰ গল্পৰ মাজেৰে প্ৰকাশ পাইছে। আপুনি গল্প লিখাৰ ক্ষেত্ৰত কোনোবা লেখকৰ পৰা বিশেষ প্ৰেৰণা পাইছিল নেকি?
0: মই গল্পৰ কিতাপ পঢ়িছোঁ ভূপেন্দ্ৰনাথ শইকীয়া ছাৰৰ। তেওঁ লিখে বাস্তৱ সমাজৰ কাহিনী। একেবাৰে সৰুৰ পৰা সৰু আমি যিটো বস্তু ক্ষুদ্ৰত বুলি কওঁ, ক্ষুদ্ৰতম বুলি কওঁ, আমি আমি চকুৱে নিদিওঁ, আমি লক্ষ্যই নকৰোঁ, সেই কথাটোকো ভূপেন্দ্ৰনাথ শইকীয়া ছাৰে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে। গতিকে তেওঁৰ কিতাপ শুনি আমি কম মই তেওঁৰ গল্পৰ কিতাপ।
1: অনুষ্ঠানত এইবাৰ জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ। পুনৰ আপোনাৰ পৰা কেইটামান কবিতা শুনিব বিচাৰিছোঁ।
2: কবিতাৰ শিৰোনাম জুন ভাৰ্চেছ মই। তোমাৰেই ভাল দিয়া, আকাশ আছে মোৰ বেয়া, এবুকু সপোন আছে যে তুমি ঘূৰণীয়া, মই খুনীয়া, তুমি ধুনীয়া মই দুখীয়া। তোমাৰেই ভাল দিয়া, আকাশ আছে মোৰ আছে বছৰি পানী ধোৱা মাটি। কবিতাৰ শিৰোনাম নিশিগন্ধা। খুপি খুপি কি বিচাৰিছা, যান্ত্ৰিকতাত ডুব যোৱা কবিতা, নে নিৰাশাত হেৰুৱা আকুলতা। জীৱনৰ গতি খেদি আপোনজনৰ পৰা আঁতৰি যোৱাজনক চিনা নেকি, মোক ঠিকনা এটি লাগে সম্পূৰ্ণ অচিনাকি। ক'লা চাই বৰণীয়া মানুহ এজনক বিচাৰিছোঁ, আচলতে শেষবাৰ তেনেকৈয়ে আমাৰ দেখা। বাদ দিলোঁ, তুমি কি বিচাৰিছিলা? এন্ধাৰত কি পাবা, এন্ধাৰত মুখা খোলা দেখিছা, এন্ধাৰত সুবিধা পালে প্ৰেম অপ্ৰেম হয়, কামনাৰ সুবাসত স্বাক্ষৰুদ্ধ হৈ মৰে প্ৰেমৰ কবিতা। মই বাৰে বাৰে কথাৰ বাট হেৰাওঁ, অস্বস্তি পাইছা এৰা, ময়ো পাইছিলোঁ সিদিনা, বুজা নাই নহয়। আচলতে তুমি এটা খুব বেয়া সপোন দেখিছা, মিছা নক'বা, তুমি ভাগৰিছা নহয়নে? অৰ্থহীন যেন লাগিছে নেকি জীৱন, নথবা জীৱিকা, চহৰত হৃদয় নাই কৰবী ফুল, চহৰত পাব নাইকিয়া। এচাৰ মাৰি এৰুৱাই দিয়া হাতখন এতিয়া খেপি আইছা, বেছি উচ্চতাত উশাহ লোৱা কঠিন। তললৈ নাচাবা, ভয় খাবা, দুখেৰে কওঁ তুমি আৰু খুব কম সময় জীয়াই থাকিবা, তাতে আৰু তুমি অকল হৰিয়া। ডিঙিত মেৰ বান্ধি ধৰিছে নেকি কিবা এটাই, হাস্যকৰ, তুমি চোন নিজেই চিপ জৰি লৈছা শূন্যতা। তোমাৰ চাৰিওফালে মৰিশালি এইখন, চিনিছা, নিচিঞৰিবা, তুমি এতিয়া সম্পূৰ্ণ অকলশৰীয়া। দৌৰিছা যে, ৰবা, দৌৰি ক'লৈ যোৱা, যি পোহৰ দেখি দৌৰিছা সেয়া ফুৱা, ৰৈ যোৱা, ৰবা, জ্বলি যাবা, জ্বলি যাবা, তুমি জ্বলি যাবা। মৰিচিকা চিনিব তুমি কোনো কালেই নিশিকিলা, জীৱনটো জুহালৰ সাধু কথা, উমি উমি জ্বলে তুহ জুই একুকুৰা। এৰা এবাৰলৈও মই কোন তুমি নুসুধিলা। আকৌ এটা কবিতা, কবিতাৰ শিৰোনাম

0: মোৰ বুকুত জ্বলিছে কি, মোৰ বুকুত জ্বলিছে কি, সোণাৰুৰ পাপৰিৰ গুৰি গুৰি সোণ, সোণপুৰি তুমি গৰাই দিয়া নুপুৰ, জুনজুন জুনজুন। মই এতিয়া খোজ দিওঁ, হাতত হাৰে ভৰিত হাৰে, কেনিবা ভাঙি যায় তোমাৰ টোপনি, তুমি আৰু সোধা মোৰ বুকুত চলে কি, মোৰ হৃদয় কথালিত হেজাৰ জয়াঙনি। নাহৰ ৰূপালী নাহৰ মোহাৰী মোলৈ বুলি গঢ়াবা নেকি নাক ফুলি।
1: খুব সুন্দৰ। এইবাৰ অনুষ্ঠানৰ শেষত মই ঋষিকা দত্তৰ পৰা জানিব বিচাৰিছো সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে।
2: বহুতখিনি কৰিবলগীয়া আছে, তথাপিতো কওঁ এগৰাকী প্ৰতিষ্ঠিত লেখিকা হ'বলৈ মন আছে। কিন্তু লেখিকা হোৱাতকৈ বৰ্তমানে মোৰ ইচ্ছা আছে এগৰাকী ভাল পঢ়ুৱৈ হোৱা। কাৰণ যিটো দেখিছোঁ আজিকালি সকলোৱে কিতাপ কিনে, কিন্তু কিতাপ কিছুমানে কিনে আলমাৰিত সজাই থ'বৰ কাৰণে। মই বিচাৰোঁ কেৱল আমাৰ দৰে মানুহখিনিয়েই নহয়, আমাৰ যিখিনি বস্তি অঞ্চল আছে, বাহিৰা কিছুমান কিতাপ আমি যিখিনি কোৰ্চৰ বুলি নহয়, সেইখিনি বেলেগকৈও আমি বিভিন্ন কিতাপ আমাৰ লেখক লেখিকাই শিশুসকলৰ কাৰণে লিখি থৈ গৈছে। গতিকে সেই কিতাপখিনি যাতে তেওঁলোকৰ মাজলৈ লৈ যাব পাৰোঁ, তেওঁলোকৰ যাতে সেইখিনিৰে জ্ঞান অন্বেষণ হয়, তাৰ পৰিকল্পনা আছে মোৰ, যাতে তেওঁলোকে সেই জ্ঞানখিনি পাব পাৰে।
1: হয়, নিশ্চয়কৈ আপুনি সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ শিশুসকলৰ কথা চিন্তা কৰিছে, আপোনাৰ এই পৰিকল্পনা বাস্তৱত ৰূপায়িত হওক। মই জুপিকা চক্ৰৱৰ্তীৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনসকল কবিৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হৈছে?
0: কবিতাৰ ক্ষেত্ৰত মোক সকলোতকৈ বেছি প্ৰেৰণা দিয়া কবিজনেই হৈছে শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ কবিতাৰ দ্বাৰাই কবিতাৰ প্ৰতি প্ৰেম জন্মি উঠিছে। তেখেতে কৈছিল যে কবিতা মনৰ ভাৱ প্ৰকাশ নহয়, মনৰ ভাৱ উদ্বেগ জন্মোৱা সৃষ্টিৰাজি হ'ব লাগে, কবিতাই মনত উদ্বেগ সৃষ্টি কৰিব পাৰিব লাগিব। মই সেই কথাষাৰি নতহিৰে পালন কৰোঁ। যদি কবিতাৰ জগতখনত থাকোঁ তেনেহ'লে মোৰ এইটোৱেই লক্ষ্য যে মোৰ কবিতাৰ মাজেৰে মানুহৰ মনত যাতে চিন্তাৰ সৃষ্টি হয়। মানুহে যিমানে চিন্তা কৰিব পাৰিব, মানুহৰ যিমানে চিন্তা শক্তিৰ প্ৰকাশ বৃদ্ধি হৈ যাব, সিমানে বিজ্ঞানসন্মত ধাৰণাসমূহ বাঢ়ি যাব, মানুহ মানুহ হিচাপে জীয়াই থাকিবলৈ শিকিব, সমাজৰ দুৰ্নীতি, সমাজৰ অবিচাৰ অনীতি, এই সকলোবোৰক সামৰি ৰখাৰ বল কবিতাৰ আছে। সেইবাবে মোৰ উদ্দেশ্য এইটোৱে যে সৃষ্টিৰ এই ক্ষেত্ৰখনত থাকি শব্দৰ মাজেৰে এই শক্তি সৃষ্টি কৰি সমাজত মানুহ হিচাপে প্ৰতিষ্ঠিত হ'বৰ মন, মানুহৰ মাজত এটা হাঁহি হৈও যদি বিয়পি যাব পাৰোঁ তাতেই মোৰ জীৱন সফল বুলি মই ভাবিম।
1: নিশ্চয় আপুনি বিচৰা ধৰণে আপুনি আগবাঢ়ি যাওক। আৰু দুয়োগৰাকীকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আপোনালোকে সাহিত্যৰ পথাৰখনত খুব সুন্দৰকৈ আগবাঢ়ি যাওক, আপোনালোকে সফলতা লাভ কৰক আৰু পাঠকৰ মাজত ভৱিষ্যতে প্ৰতিষ্ঠিত লেখক হিচাপে পৰিচয় লাভ কৰক, তাকে কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল ঋষিকা দত্ত আৰু জুপিকা চক্ৰৱৰ্তী। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাৰ্গৱ কলিতাই আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ আবৃত্তিৰ অনুষ্ঠানটি।
4: কেশৱ মহন্তৰ কবিতা আঘোণৰ কুঁৱলী। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতাহোন বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ।

নোৱাৰিনে গম ল'ব বাৰু? এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মুখ তোলা গুণৰ ডালিমি দাঁতত ডাঙৰি বন্ধাৰ লোক বিচাৰি ৰিৰিঙা তেল আৰু হালধিৰ যাহ বুলি ঠেলা মৰা খিলখিল হাঁহি আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন্ধা জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে থকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ফেটি ল'লে, বৌদেউ আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলী দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰি তোলাতে থাকিল।

প্ৰেমৰ কবিতা, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ বুকুত কি জ্বলে, মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে, মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে।

ৰাজীৱ বৰুৱাৰ কবিতা ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আৱতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী নবোৱাৰীৰ যদি খহি পৰে উৰণি ধুনীয়া দেখি, ওৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী টোপনি ক্ষতি হলেও ধুনীয়া দেখি। বহু দূৰ বাট কৰি বাই ফাগৰি পৰা নদীখনে যদি হঠাৎ ভাজ লয়হি ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আদবাদতে ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চহি শিশুটিৰ লাল কাল টোপনি ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই। ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰা দেখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবেই আকৌ প্ৰেমত পৰিব পাৰি।

মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ, বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু

যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লৈ আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে, শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে চিনিছোঁ মই, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছোঁ, ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ।

সবানন্দ দত্তৰ কবিতা ৰাজপথ। ব্লেকআউটৰ অন্ধকাৰময় সেই ৰাজপথ, কত ট্ৰাম বাছ টেক্সি ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি, কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিহাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ, কত অফিচ ফেৰত হোটেল বাকী কেৰাণী আদিৰ শ্ৰান্তি গুচোৱা ৰূপ বজাৰৰ আমোদখিনিৰ সুবিধা দিয়া, আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰবনিতাৰ চৰণাঘাত লভিছা, কত বিচিত্ৰ তোমাৰ লীলা, দুকাষে তোমাৰ দালানৰ শাৰী, পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত, ডবল তলিচাপাৰা মেঘবনী পালেঙত বিৰহ কাটৰ কলেজ গাৰ্লৰ অলসায়িত দেহা, আৰু তাৰ তলতেই ফুটপাথত ধন্য তোমাৰ দয়া, শূন্য ভিক্ষাপাত্ৰলৈ শুই পৰা মৃতপায় কংকালৰ শাৰী, গৃহহীন যিসকল ভগ্নপ্ৰায় সমাজৰ দুশ্চ্যুতাৰ ছাইনপোষ্ট যেন অৰ্থহীন অধিকাৰহীন বাঞ্ছিতৰ বাচিবৰ বাঞ্ছা, তোমাৰ কোলাত পাইহিয়ে নিশ্চয় মুখ্য।

উভতি নহাৰ কবিতা, কবি নবকান্ত বৰুৱা। মই নাহো, মই নাহো, এবাৰেই আহি গুচি গ'লো মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহো, মই জানো কোনো নাহে, মাথো এই পৃথিৱীখনক ভাল পাই গ'লো। এই কথাটোকে কিমান বাৰ যে ক'লো, কিমান ভাবেৰে ক'লো, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকেই গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেদি গ'লো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, সেই সুৰতেই বাজিব নতুন বীণা, সেয়া হ'ব নতুন মানুহ, সেইদিনো হ'ব নতুন দিন। তাত মোৰ একো নাথাকে চিন, বকুল তলত পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহো, মই নোৱাৰো আহিব, নাহো, হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহো। মই নাহো, মই নাহো, পৃথিৱী তোমাক ভাল পাই গ'লো, তথাপিও মই নাহোঁ।

প্ৰিয় শ্ৰোতা, যুৱ আবৃত্তিৰ অনুষ্ঠান শুনিলে। আবৃত্তি কৰিলে দিব্যজ্যোতি কলিতা আৰু ত্ৰিদিশা বৰাই। এতিয়া আগবঢ়াইছো বৃন্দগান, গীতৰ কথা হেমন্ত দত্তৰ।

ইমানপৰে শ্ৰোতাসকলে হিল্লুল বেজবৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠত বৃন্দগান শুনিলে। গীতৰ কথা হেমন্ত দত্ত, সুৰ বৰষা বৰাৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো উন্মিলন কলিতাৰ বেহেলা বাদন।

ইমান পৰে শ্ৰোতাসকলে উন্মিলন কলিতাৰ বেহেলা বাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা দিব্যজ্যোতি কলিতাৰ সৈতে মৈত্ৰী দিশাই ইমানতে বিদায় লৈছো। নমস্কাৰ।

ভজনৰ অনুষ্ঠানত সেয়া আছিল শান্তনু ভট্টাচাৰ্য। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এয়া লক্ষবীৰ সিং লেকচাৰ।

মিডিয়ামৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰিয় শ্ৰোতা, বাৰিষাৰ মুষলধাৰ বৰষুণজাকে ধুৱাই আছে ধৰা। বৰষুণ কেতিয়াবা বিভীষিকা হলেও এই বৰষুণজাকৰ মাজতে লুকাই আছে সৃষ্টিৰ অপৰূপ সৌন্দৰ্য আৰু সম্ভাৱনা। এই সৃষ্টিয়ে ৰূপ লয় গীত, কবিতা, নৃত্য ইত্যাদিৰ। আহক তেনেহ'লে আজি বৰষুণ।

মোৰ গান শুনো। বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা অনুষ্ঠানৰ আৰম্ভণিতে এয়া মোৰ অতিকে প্ৰিয় এটি গীত মঞ্জুস্না মহন্তৰ কণ্ঠত।

জ্যোৎস্না মহন্তৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতা বন্ধু, সৃষ্টিৰ পথাৰত নতুনৈ বীজ সিঁচাৰ মন্ত্ৰমাতে কোনে, বৰষুণে পথাৰ আৰু নদীক ভৰণ কৰে, কোনে, বৰষুণে শব্দৰ প্ৰৱাহ সৃষ্টি কৰে, কোনে, বৰষুণে এই বৰষুণৰ কত যে কথা, কত যে শাব্দিক আলাপ, এই অন্তহীন আলাপৰ মাজতে শুনো আহক অন্য এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

জুবিন গাৰ্গৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, বৰষুণজাকে কেতিয়াবা বিপদৰো সৃষ্টি কৰে, নহয়নে বাৰু? কিন্তু বৰষুণ নমাই অনা মেঘক আমি বন্দনা কৰোঁ শব্দৰে সুৰেৰে, কাৰণ বৰষুণ যে পৃথিৱীৰ প্ৰাণশক্তি। আহক এইবাৰ তেনে এটি গীত শুনো, লতা মংগেশকাৰ আৰু সুৰেশ ৱাদেকাৰৰ কণ্ঠত।

লতা মঙ্গেশকাৰ আৰু সুৰেশ ৱাডেকাৰৰ কণ্ঠত মোৰ প্ৰিয় গীত এটি শুনিলে। শ্ৰোতাবন্ধু, বৰষুণ প্ৰকৃতিৰ অলংকাৰ। এই অলংকাৰ পিন্ধি অপৰূপা হয় প্ৰকৃতি, আশাৰ বতৰা দিয়ে আমাক। বাহিৰৰ পৃথিৱীক ধুই মচি নিকা কৰাৰ দৰে নিকা কৰে আমাৰ মনৰ চোতাল। বৰষুণৰ নুপুৰ পিন্ধি পৃথিৱীয়ে যেন নৃত্য কৰে, এনেকুৱা ধুনীয়া সময় এমুঠি ধুনীয়া গীতেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছো। আহক তেনেহলে এইবাৰ শুনো জুবিন গাৰ্গৰ কণ্ঠত মোৰ প্ৰিয় অন্য এটি গীত।

জুবিন গাৰ্গৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাবন্ধু, বৰষুণৰ দৰেই তেনেহলে সজীৱ হৈ থাকক, ধুনীয়া হৈ থাকক আৰু সৃষ্টিৰ অপাৰ সম্ভাৱনা জীয়াই ৰাখক আপোনাৰ মাজত। এই আশাৰে আগবঢ়াইছো অনুষ্ঠানৰ শেষৰটো গীত, লগান চিনেমাখনৰ পৰা উদিত নাৰায়ণ, অলকা য়াগ্নিক আৰু সংগীবৃন্দৰ কণ্ঠত। শুনো আহকচোন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 10 বজাত কোৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান পুনতে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

আনন্দিতা পালৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ আমাৰ আধুনিক গীতৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া সময় 10:30 বাৰ ছেকেণ্ড গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।